এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। প্ৰিয় শ্ৰোতা, ক্ষন্তেক পিছতে 6 বজাত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

কণ্টেক্ট পিছতে 6:15 নিবেদন কৰা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 কৃষি আলোচনা শুনিবলৈ পাব। তাৰ পাছতেই লোকগীত আগবঢ়োৱা হ'ব। পুৱা 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত। মূৰ্চনা অনুষ্ঠানটি প্ৰচাৰৰ সময় পুৱা 7:30। আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পুৱা 9:20 ডক্টৰ ৰুবুল মাউতৰ গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব। 7:00 অনুষ্ঠানটি প্ৰচাৰৰ সময় পুৱা 9:40। 10:00 এটি সাক্ষাৎকাৰ আৰু তাৰ পাছতেই গীত শুনিবলৈ পাব। দিনৰ 11:00 আঞ্চলিক বাতৰি আৰু 11:05 পৰা বিয়লি 4:29 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি ক্ৰমে আকাশবাণী মুম্বাই, আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমাৰ কেন্দ্ৰৰ বিয়লিৰ অনুষ্ঠান আৰম্ভ কৰা হ'ব বিয়লি 4:29। 4:30 যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱতৰংগ। বিয়লি 5:00 হিন্দী বাতৰি, 5:05 পৰা বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি ক্ৰমে আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ নিবেদন কৰা হ'ব বিয়লি 5:25। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব 5:45 আৰু সন্ধিয়া 6:00 অসমীয়া বাতৰি শুনিবলৈ পাব। কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণীৰ পুনৰ সম্প্ৰচাৰ আগবঢ়োৱা হ'ব 6:10। 6:40 ক্ৰীড়া জগতৰ অনুষ্ঠান আৰু 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এটি বৃন্দগীত নিবেদন কৰা হ'ব সন্ধিয়া 7:05। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। দিগন্ত ভাগৱতীৰ কণ্ঠত আধুনিক গীত আগবঢ়োৱা হ'ব 7:20। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী নিবেদন কৰা হ'ব সন্ধিয়া 7:30। নিশা 8:00 অসমীয়া মুখ্য বাতৰি শুনিবলৈ পাব। 8:02 নিবেদন কৰা হ'ব অনুষ্ঠান মোৰ প্ৰিয় গীত। 8:35 লোকগীত শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:15 হিন্দী বোলছবিৰ গীত আৰু নিশা 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ক্ৰমে উস্তাদ ভিলায়ত খানৰ চেতাৰ বাদন, উস্তাদ জাকিৰ হুছেইনৰ তবলা বাদন আৰু উস্তাদ গোলাম মুস্তাফা খানৰ ঠুমৰি শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ অনুষ্ঠান পৰিচিতি। FM বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: ইমানপৰে উপাসনা অনুষ্ঠানত ক্ৰমে প্ৰভাত শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠত এটি বৰগীত, হিৰণ্যপ্ৰভা নাথ আৰু সংগীবৃন্দৰ কণ্ঠত এটি চিয়া গীত আৰু সুমন কল্যাণপুৰৰ কণ্ঠত এটি ভজন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ কৃষি আলোচনা।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ কৃষি আলোচনা।
2: শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানৰ বাবে আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা মৰিগাঁও জিলাৰ কৃষি বিভাগত উপস্থিত হৈছোঁ। বৰ্তমান সময়ত মৰিগাঁও জিলাৰ কৃষি বিভাগে ৰাইজৰ কাৰণে কেনেধৰণৰ কাম কৰি আছে আমি এই সম্পৰ্কে এটি খতিয়ান ল'ব বিচাৰিছোঁ। প্ৰথমে আমি চিনাকি হওঁ। হয়, আপোনাৰ পৰিচয়টো?
3: হয়, মোৰ নাম দিলীপ কুমাৰ বৰা। মই মৰিগাঁও জিলাৰ জিলা কৃষি বিষয়া। কৃষি ক্ষেত্ৰখনত এটা যুগান্তৰকাৰী পৰিৱৰ্তন হৈ থকাটো আমাৰ কৃষক বন্ধুসকলে নিশ্চয় অনুভৱ কৰিব পাৰে চাগৈ, কিয়নো আগতে যিখিনি আমাৰ পৰম্পৰাগত কৃষি ব্যৱস্থা আছিলে সেই পৰম্পৰাগত কৃষি ব্যৱস্থাপনাটোৰ পৰা আমাৰ গোটেই অসমতে এটা ডিজিটেল পৰিৱৰ্তন এটা হ'বলৈ গৈ আছে। আমি যোৱা 2 বছৰৰ পৰা এই পৰিৱৰ্তনটোৰ লগত কৃষক বন্ধুসকলক সংযোগ নিশ্চয় কৰিব পাৰিছোঁ। প্ৰথমতে চৰকাৰৰ দ্বাৰা যিমানবিলাক প্ৰচেষ্টা লোৱা হৈছে, DCS বুলি, ডিজিটেল ক্ৰপ ছাৰ্ভে বুলি এটা ডিজিটেল ছিষ্টেমৰ জৰিয়তে কৃষকসকলৰ যিমানবিলাক কৃষি ভূমি আছে সেই কৃষিভূমিত যি যি শস্য কৃষকসকলে কৰে সকলোখিনি ডিজিটাইজ কৰা হৈছিলে DCSৰ জৰিয়তে। তাৰপিছতে আহিলে আমাৰ মাটি, ফচল, এইকেইটা ডিজিটাইজ হ'ল। তাৰপিছত আহি গ'লে কৃষকসকলকো ইলেক্ট্ৰনিকছ মাধ্যমৰ জৰিয়তে ফাৰ্মাৰ্ছ ৰেজিষ্টাৰ বা কৃষক পঞ্জীয়ন হিচাপে তেওঁলোকক কৃষক পঞ্জীয়ন কৰাৰ এটা প্ৰচেষ্টা যোৱা 1.5-2 বছৰ ধৰি পেলাই চলি আহিছে। সৌভাগ্যক্ৰমে আমাৰ মৰিগাঁও জিলাত আমাৰ যিটো প্ৰগতি যথেষ্ট ভাল। আমাৰ মৰিগাঁও জিলাৰ প্ৰায় 65% কৃষকক কৃষক পঞ্জীয়নৰ জৰিয়তে আমি অন্তৰ্ভুক্ত কৰিব পাৰিছোঁ। তথাপিতো আৰু 35% এতিয়াও আমাৰ কৰিবলৈ বাকী আছে। এই বাকী থকা কৃষকসকলকো যাতে আমি কৃষক পঞ্জীয়ন কৰি ল'ব পাৰোঁ তাৰ আমি সম্পূৰ্ণভাৱে প্ৰচেষ্টা হাতত লৈছোঁ। ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়িত হৈ থকা এই গোটেই জুন মাহতে 1 জুনৰ পৰা 30 জুনলৈকে খেত বচাও অভিযান বুলি এটা আমি অভিযানো চলাই আছোঁ। এতিয়া প্ৰতি গাঁওখন পঞ্চায়তত প্ৰতিটো গাঁৱত আমাৰ গোটেই কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই অভিযানটোত অংশগ্ৰহণ কৰিছে। এই অভিযানটোৰ জৰিয়তে আমি কৃষকসকলক যোনটো ডিজিটেল মাধ্যমত সংযোগ কৰিবৰ কাৰণে কৃষক পঞ্জীয়নৰ ব্যৱস্থাটো ত্বৰান্বিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কৃষকসকলেও যথেষ্ট সঁহাৰি জনাইছে, গতিকে আমি অনাগত দিন খুব কম দিনৰ ভিতৰতে আমাৰ বাকী থকা কৃষকসকলকো এই পঞ্জীয়নৰ জৰিয়তে অন্তৰ্ভুক্ত কৰি ল'ব পাৰিম বুলি ভাবিছোঁ। আমাৰ যিহেতু পৰিকল্পনা কৰা হয় কৃষিৰ উন্নয়নৰ কাৰণে, এই পৰিকল্পনাটো ভাৰতৰ ৰাজধানীৰ পৰাও যাতে মনিটৰ কৰি থাকি পৰ্যবেক্ষণ কৰি থাকিব পৰা যায় এনেকুৱা ধৰণৰ এটা অভিনৱ চিন্তাধাৰাৰে এই ডিজিটাইজেশ্যন কৃষিত হৈ থকা আমি পৰিলক্ষিত হৈছে। এই কৃষক পঞ্জীয়ন যদি কৃষক বন্ধুসকলে কৰিবলৈ অৱহেলা কৰে লোকচান কিন্তু কৃষক বন্ধুসকলৰে হোৱাৰ সম্ভাৱনা থাকিব, কিয়নো চৰকাৰৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিৰ জৰিয়তে যিসকল কৃষকক ধন সাহাৰ্য হিচাপে চৰকাৰে দিয়ে তেখেতসকলৰ নাম কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত হ'লেহে তেওঁলোকে সেই সুবিধা পাব। তাৰ লগতে আমাৰ যিহৰ কৃষিৰ শস্যৰ বীমা কৰা যোনটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা পাবৰ কাৰণেও আমাৰ কৃষকসকলৰ পঞ্জীয়নটো জৰুৰী। তাৰোপৰি তেওঁলোকে উৎপাদন কৰা ধান, সৰিয়হ আদিৰ ন্যূনতম মূল্যৰ কাৰণে

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্র, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9864160507।
1: এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো দেৱকান্ত শইকীয়াৰ কণ্ঠত লোকগীত।

এফএমএনৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, ইমান পৰে দেৱকান্ত শইকীয়াৰ কণ্ঠত লোকগীত শুনিলে। ক্ষণিক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানে।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনা আৰু স্থলসেনাৰ দলে অংশগ্ৰহণ কৰে। ছিচিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ চিনস্বৰূপে ভিক্টৰিয়া বন্দৰত INS তৰ্কছ আৰু INS ইক্সাকক সাজু কৰি ৰখা হয়। দেশখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোদী যোৱা শনিবাৰে ছিচিলিলৈ যায়। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীয়ে এই সন্মান প্ৰদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্ৰচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্ৰিক অৰ্থনীতি, জলবায়ু সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। শ্ৰীমোদীয়ে এই সন্মান লাভ কৰি ছিচিলিৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাম কৰি অহা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি ভবা প্ৰতিখন দেশৰ নাগৰিকলৈ এই সন্মান উৎসৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে শেহতীয়াকৈ এগ্ৰিকোলা বঁটা, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অব দ্য আৰ্থ বঁটাৰ দৰে সন্মান লাভ কৰিছে। বিগত বছৰসমূহত শ্ৰীমোদীয়ে পৰিৱেশ সংৰক্ষণৰ দিশত ভাষণ আৰু সন্মিলনৰ সিদ্ধান্তৰ উপৰি জলবায়ু কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। তেওঁ বিশেষকৈ পৰিকল্পনাসমূহক কাৰ্যলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বহনক্ষমভাৱে জীয়াই থকাক জীৱন ধাৰণৰ এটা অংশ কৰি ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত সম্প্ৰতি অব্যাহত থকা সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ভাৰতে মৰিছাছৰ বাবে আগবঢ়োৱা বিশেষ অৰ্থনৈতিক পেকেজৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। শ্ৰীমোদীয়ে কয় যে মৰিছাছৰ প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাত চলি থকা দ্বিপাক্ষিক প্ৰকল্পই দেশখনৰ স্বাস্থ্যসেৱা, যোগাযোগ, বহনক্ষম বিকাশ আৰু সামুদ্ৰিক অৰ্থনীতিত অৰিহণা যোগাব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ভাৰত মৰিছাছ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু গোলকীয় দক্ষিণৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ গুৰুত্বৰ দিশত সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছোৱানে ভাৰতৰ সৰ্বাংগীন বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে উদ্যোগে কৃষক, গ্ৰাম্য অৰ্থনীতি আৰু যুৱক যুৱতীৰ বাবে বহনক্ষম বিকাশ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱচামক নিয়োগ বিচৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰৰ খাদ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ বসন্তৰাও মাৰাথৱাড়া কৃষি বিদ্যাপীঠত এটা সামূহিক ইনকিউবেশ্যন কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত শ্ৰীপাছোৱানে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু যুৱচামৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন। খাদ্যশস্যৰ উৎপাদনত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ পৰৱৰ্তী পৰ্যায়ত কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে খাদ্য প্ৰসংস্কৰণৰ জৰিয়তে মূল্য সম্বৰ্ধনৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰিটেইন ভ্ৰমণ সামৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ আৰু কৌশলগত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ষ্টাৰ্টআপ সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁলোকে লগতে আন্তঃগাঁথনি, ডিজিটেলাইজেশ্যন আৰু প্ৰতিৰক্ষা, খাদ্য আৰু কৃষি, আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ন ন সুযোগ সন্ধানৰ লগতে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে দেশখনৰ উদ্যোগপতিসকলৰ সৈতে ঘূৰণীয়া মেজমেলতো ভাগ ল'ব। ইয়াৰ পূৰ্বে শ্ৰীগোৱেলৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত উভয় দেশৰ উদ্যোগপতিসকলে বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ পুনৰ নিশ্চিতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰিছে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুডাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে। 33-বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে দুখন খেলত মুখামুখি হৈছিল আৰু উভয়ে এখনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেৱিকা চিহাগ ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোপাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈকে 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
6: এফ এম এণ্ডৰ 102.7 MHz-ত এয়া আকাশ।

শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। APJ আব্দুল কালামে কৈছে, প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। আজি সোমবাৰ, 1948ৰ আহাৰ মাহৰ 14 দিন আৰু 2026 খ্ৰীষ্টাব্দ জুন মাহৰ 29 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:58 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:23। আজি পূৰ্ণিমা তিথি। প্ৰতি বছৰে 29 জুন তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক হিচাপে পৰিচিত প্ৰয়াত প্ৰশান্ত চন্দ্ৰ মহলানবিচ ডাঙৰীয়াৰ অৱদানক স্মৰণ কৰি তেওঁৰ জন্মবাৰ্ষিকীত এই দিৱস উদযাপন কৰা হয়। এই দিৱস পালনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে দেশৰ আৰ্থ সামাজিক পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত পৰিসংখ্যাৰ গুৰুত্ব তথা ইয়াৰ সঠিক ব্যৱহাৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। প্ৰশান্ত চন্দ্ৰ মহলানবিচে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট প্ৰতিষ্ঠা কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথমটো বৃহৎ পৰিসংখ্যা নমুনা জৰীপ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে 2007ৰ 29 জুন তাৰিখে এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ গুৱাহাটীত, বাৰ্ষিক আলোচনা চক্ৰ আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। স্বাধীন যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত প্ৰশান্ত চন্দ্ৰ মহলানবিচে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি প্ৰতি বছৰে 29 জুনক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লয়। ৰাষ্ট্ৰীয় পৰিসংখ্যাত চৰকাৰী পৰিসংখ্যাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ বাবে ছেমিনাৰ, আলোচনা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই দিনটো পালন কৰা হয়। 2026বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱসৰ মূল বাণী হৈছে প্ৰশাসনিক তথ্যৰ সম্ভাৱনা মুকলি কৰা, আনলকিং দ্য পটেঞ্চিয়েল অৱ এডমিনিষ্ট্ৰেটিভ ডাটা। প্ৰতি বছৰে 29 জুন তাৰিখে দেশৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত পৰিসংখ্যাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। বিশিষ্ট কবি, নাট্যকাৰ, সাংবাদিক, বাংলা ভাষাৰ প্ৰথম সনেট ৰচয়িতা মাইকেল মধুসূদন দত্ত। 1824ৰ 25 জানুৱাৰীত জন্মগ্ৰহণ কৰা মাইকেল মধুসূদন দত্তৰ পিতৃ ৰাজনাৰায়ণ দত্ত আৰু মাতৃ জাহ্নৱী দত্ত। পিতৃদত্ত নাম মধুসূদন দত্ত। খিৰিতপুৰ স্কুল, হিন্দু কলেজ আৰু বিশ্বপ কলেজত তেওঁ শিক্ষা গ্ৰহণ কৰে। 1843ৰ 9 জানুৱাৰীত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰাৰ পাছৰে পৰা তেওঁৰ নামৰ আগত মাইকেল যোগ হয়। 1848চনত মাদ্ৰাজৰ মেলৰফান এছাইলাম স্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি সমসাময়িকভাৱে তেওঁ সাংবাদিকতাটো আত্মনিয়োগ কৰিছিল। সেই সময়ছোৱাতে মাইকেলৰ প্ৰকৃতাৰ্থত সাহিত্যিক জীৱন আৰম্ভ হয় বুলিব পাৰি। তামিল, তেলেগু, সংস্কৃত, ফাৰ্চী, লেটিন, গ্ৰীক, ইংৰাজী আদি ভাষা চৰ্চাৰ লগতে তেওঁ লিখি উলিয়াই কেপটিভ লেডি আৰু ভিশনছ অৱ দ্য পাষ্ট নামৰ দুখন কাব্যগ্ৰন্থ। 1894চনত গ্ৰন্থ দুখন একেলগে প্ৰকাশ হয়। তেওঁৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত শৰ্মিষ্ঠা, তিলোত্তমা, মেঘনাদ বোধ, ব্ৰজংগনা, বীৰংগনা আদি। 1852চনত ৰেবেকা মেকটাভিছৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। 1862চনত তেওঁ বেৰিষ্টাৰী পঢ়াৰ উদ্দেশ্যে ইংলণ্ডলৈ যায় আৰু 1867চনত ভাৰতলৈ উভতি আহে। ইংলেণ্ডত থকা সময়ছোৱাত তেওঁ বাংলা ভাষাৰ প্ৰথম সনেটসমূহ ৰচনা কৰিছিল। 1866চনত এই সনেটবোৰ চতুৰ্দশপদী কবিতাৱলী নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ হয়। কলকাতালৈ উভতি আহি ওকালতি, পুলিচ কোৰ্টৰ কেৰাণী, দুভাষী অনুবাদক আদি বিভিন্ন কৰ্মৰ যোগেদি তেওঁ জীৱন নিৰ্বাহ কৰে। এইগৰাকী বিশিষ্ট কবি সাহিত্যিকৰ মৃত্যু হয় আজিৰ এই 29 জুন তাৰিখে 1873চনত। অচিন মোমাইদেউ,
অসমৰ এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক। তেওঁৰ প্ৰকৃত নাম অমল দত্ত। 1947 চনৰ 19 এপ্ৰিলত শিৱসাগৰত অমল দত্তৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল প্ৰখ্যাত এডভোকেট তুষেশ্বৰ দত্ত আৰু মাতৃ কনকলতা দত্ত। শিৱসাগৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি 1965 চনত তেওঁ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত অনাৰ্চসহ BA পাছ কৰে। 1970 চনত তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা বুৰঞ্জী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ পাছ কৰি তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিতে প্ৰবক্তা হিচাপে 1978 চনলৈ কাম কৰিছিল। তেতিয়াই তেওঁ PhDৰ গৱেষণা কাম আৰম্ভ কৰে যদিও ব্যক্তিগত মনোমালিন্যৰ বাবে সেই কাম সম্পূৰ্ণ হৈ নুঠিল। তাৰ কিছুদিন পিছত তেওঁ প্ৰবক্তাৰ চাকৰিও ত্যাগ কৰে। 1981 চনৰ পৰা 1986 চনলৈ তেওঁ দিছপুৰৰ আছাম ষ্টেট আৰ্কাইভত যোগদান কৰে। তাৰ মাজতে কিছুদিন তেওঁ বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট বিভাগত যুটীয়া সঞ্চালক হিচাপেও কাম কৰিছিল। 1994 চনত তেওঁ চৰকাৰী কামৰ পৰা অব্যাহতি লয়। পৰৱৰ্তী সময়ত অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নামত গঠিত হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ সৈতে 1999 চনলৈ ঘনিষ্ঠভাৱে কাম কৰিছিল। তেওঁ সাদিন কাকতৰ সাদিনৰ চোতালৰ সম্পাদক হৈ মৃত্যুৰ সময়লৈকে ইয়াৰ লগত জড়িত হৈ আছিল। এই সময়ছোৱাতে তেওঁ ইনক্ৰাভিজন নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানী এটাতো যোগ দিছিল। 2005 চনত কম সময়ৰ বাবে তেওঁ শিশু আলোচনী সফুৰাৰ সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। অচিন মুমাইদেউ ছদ্মনামেৰে তেওঁ ডেম পেহাৰ দূৰবীন, পিজিৰ সপোন, কন্দাইতিৰ সাধু, প্ৰিং ক্ৰিফু, শিশু উপযোগী পদ্য বিংবঙৰ লগতে কিৰীতি দত্ত নামেৰে HP লেভক্ৰাফ্টৰ ভৌতিক কাহিনী কেছ অফ চাৰ্ল ডেক্সটাৰ ৱাৰ্ল্ড নামৰ কিতাপখন বিভৎসু নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও তেওঁ সুসেন বৰপাত্ৰ, বিপুল কলিতা, বলদেৱ পণ্ডিত, ছদ্মনামেৰে নানা সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰবন্ধ ৰচনা কৰিছিল। কেইবাখনো মঞ্চনাটৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছিল যদিও সংৰক্ষণৰ অভাৱত সেয়া হেৰাই যায়। উল্লেখযোগ্য যে অচিন মুমাইদেউ তথা অমল দত্তৰ মৃত্যু হয় 2008 চনৰ আজিৰ তাৰিখত। এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা মাৰ্গাৰিটা হেক 1995 চনত আৱিষ্কৃত গ্ৰহাণু 8558 হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল। 1922 চনৰ 22 জুন তাৰিখে ইটালীৰ টুস্কেনীৰ ফ্লোৰেন্সত মাৰ্গাৰিটা হেকৰ জন্ম হয়। যৌৱনকালত এগৰাকী খেলুৱৈ হিচাপে হেকে বাস্কেটবল খেলিছিল আৰু ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় প্ৰতিযোগিতাৰ সময়ত ট্ৰেক এণ্ড ফিল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ ফ্লোৰেন্সৰ লিচিঅ' ক্লাছিকো গেলিলিও গেলিলিত অধ্যয়ন কৰিছিল। ইটালীত মাৰ্গাৰিটা হেক তেওঁৰ ধৰ্মবিৰোধী দৃষ্টিভংগী আৰু কেথলিক গীৰ্জা আৰু ইয়াৰ পদানুক্ৰম আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত তেওঁৰ নিৰন্তৰ সমালোচনাৰ বাবে জনাজাত আছিল। তেওঁ এগৰাকী নিৰামিষ ভোজী আছিল আৰু পাৰ্চেচনো ভেজিটাৰিনা শীৰ্ষক এই বিষয়ে বৰ্ণনা কৰি এখন কিতাপ ৰচনা কৰিছিল। তেওঁ লামিয়া ভিটা ইন বিচিক্লেটা শীৰ্ষক এখন গ্ৰন্থও ৰচনা কৰিছিল। তেওঁ 1964 চনৰ পৰা 1992 চনৰ 1 নৱেম্বৰলৈ ত্ৰিয়েষ্টে বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক আছিল। হেকে জনপ্ৰিয় বিজ্ঞান আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কেইবাখনো কিতাপত কেইবাখনো মূল কাকত আন্তৰ্জাতিক আলোচনা পত্ৰ প্ৰকাশ কৰিছে। 1994 চনত তেওঁ বৈজ্ঞানিক গৱেষণাৰ বাবে টাৰ্গা জুচেপ্পে পিয়াজি আৰু 1995 চনত বৈজ্ঞানিক প্ৰচাৰৰ বাবে কৰ্টিনা উলিছ পুৰস্কাৰ লাভ কৰে। তেওঁ বিজ্ঞানৰ বাহিৰেও বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ কাৰ্যকলাপৰ বাবে জনাজাত আছিল। তেওঁ নাস্তিক আছিল আৰু কোনো ধৰ্ম বা প্ৰাকৃতিকতাৰ ৰূপত বিশ্বাস কৰা নাছিল। হেকে এইটো বিশ্বাস কৰিছিল যে নৈতিকতা ধৰ্মৰ পৰা নহয় কিন্তু বিবেকৰ নীতিৰ পৰা আহৰণ কৰিব পাৰি। ই যিকোনো লোকক জীৱনৰ প্ৰতি ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগী ৰাখিবলৈ আনৰ স্বকীয়তা আৰু স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিকায়। শক্তিৰ সমস্যা সন্দৰ্ভত হেকে ইটালীত পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁ বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে, তাৰ ভিতৰত
2012 চনত নাইট গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মেৰিট অৱ দ্য ইটালিয়ান ৰিপাব্লিক আৰু 1998 চনত সংস্কৃতি আৰু কলাৰ বাবে ইটালিয়ান অৰ্ডাৰ অৱ মেৰিটৰ সোণৰ পদক লাভ কৰে। উল্লেখযোগ্য যে এইগৰাকী বিশিষ্ট জ্যোতিৰ্বিজ্ঞানীৰ মৃত্যু হয় 2013 চনৰ আজিৰ এই 29 জুন তাৰিখে। আহক এইখিনিতে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰে এটি গীত শুনি লওঁ।

এইখিনিতে বিচৰি হঠাৎ আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৰাজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহক কাৰ্ল ব্ৰুগমেন, এগৰাকী বিশিষ্ট জাৰ্মান ভাষা বিজ্ঞানী।

0: হেৰা, কাইলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDP, GRP, জিংক পানী টেংকিৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
0: লিখিলোঁ 7002286334।
1: বঢ়িয়া।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
1: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
3: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 9864160507।
4: শ্ৰোতাসকলে মূৰ্চনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। প্ৰিয় শ্ৰোতা, এইবাৰৰ বোলছবি হৈছে বোৱাৰী আৰু শিল্পী সমৰ হাজৰিকা।

প্ৰিয় শ্ৰোতা, এইখিনিতে এটি ঘোষণা। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026 ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https/awards.gov.in জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। প্ৰিয়শ্ৰোতা, পুনৰ যাওঁ আহক এটি গীতৰ মাজলৈ। এইবাৰৰ শিল্পী সংগীতা বৰঠাকুৰ।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

প্ৰিয় শ্ৰোতা, মূৰ্চনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। ক্ষন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলা ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: বৰুৱাৰ প্ৰযোজনাৰে সংগীতা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী দিগেন মহন্ত আৰু মিনতি গগৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে সেয়া আছিল দিগেন মহন্ত আৰু মিনতী গগৈ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক ৰহিমা কলিতা বেগমৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা ব্ৰজেন ৰায়চৌধুৰীৰ, প্ৰযোজনা হাইদৰ আলীৰ।

0: হীৰেণ ভট্টাচাৰ্যৰ গীতৰ ৰচনা আৰু হীৰেণ গোহাঁইৰ প্ৰযোজনাৰে খগেন দত্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

অনুষ্ঠানত সেয়া আছিল বিউটি শর্মা বৰুৱা। গীতটিৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শর্মাৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল, ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা, গ্ৰন্থবৰ্ষৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান, অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 জয়লাভ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজৰ অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাগী ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচি বৰগাঁও, বেতনীপাম, শ্ৰীপানী, নীলখ, মৰিঢল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFএ সমন্বিতভাৱে কাম কৰি আছে। আজিও জিলাখনত পুৱাৰে পৰা বৰষুণ দি আছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুকান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই, চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলি, চিৰাং, ৰাজচক্ৰৰ 4,324টা পৰিয়াল বানত প্ৰভাৱিত হৈছে। একেদৰে বেংটল ৰাজচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790টা পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে বিজনী ৰাজচক্ৰৰ অন্তৰ্গত শিশুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13টা পৰিয়াল স্থানান্তৰ কৰা হৈছে। চিৰাং জিলাৰ দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। চিকিৎসালয়খনত প্ৰায় 5,000 ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নিৰ্মীয়মান 500খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে চিকিৎসালয় কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। ডক্টৰ শৰ্মাই সংশ্লিষ্ট পক্ষক গুণগত মান, স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5 লাখ আৰু 2.5 লাখ টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনী বৈদানস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50 লাখ টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালী, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাত 5 লাখ টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলীয়াজান, দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এখন বাস্তৱমুখী বাজেট জনসাধাৰণক দিব পাৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা 10 জুলাইত সদনত নৱগঠিত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব।
1: প্ৰথমখন বাজেট হিচাপে প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একেলগে বহি বিভিন্ন বিভাগৰ প্ৰতিটো দিনেই 8-10-12টাকৈ বিভাগৰ আমি বিভিন্ন দিশত আলোচনা কৰি আছোঁ আৰু অহা 10 তাৰিখে বাজেট দিম মই। গতিকে অহা 10 তাৰিখৰ বাজেটৰ কাৰণে প্ৰস্তুতি চলি থাকিব আৰু এইকেইটা দিন ব্যস্ততা যথেষ্ট বাঢ়িছে, কিন্তু মোৰ আশা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে এখন সুন্দৰ বাজেট যাতে অসমৰ ৰাইজক দিব পাৰোঁ তাৰ কাৰণে কাম।
0: বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মে'ৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027 বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ পৰিষ্কাৰ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জলক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি সৌন্দৰ্য বৰ্ধন কৰি কেনেকৈ ৱাটাৰ স্পৰ্টছ কৰিব পাৰি সেইবিলাকৰ কাম কেনেকৈ আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
0: শ্ৰী গগৈয়ে লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয় জিলা ষ্টেডিয়াম খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক

0: ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধত সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপান বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অৰুণাচলত ধাৰাষাৰ বৰষুণ, উত্তৰ অসমত বানৰ সংহাৰ, লেপটপ স্মাৰ্টফোনৰ মূল্য ব্যাপক হাৰত বৃদ্ধি, জলসম্পদৰ চাকৰি নামত লাখ লাখ টকা সংগ্ৰহ, 7 জনক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আকাশবাণীযোগে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মি আৰু মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰশংসা কৰাৰ বাতৰি দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে একেটা বাতৰিকেই ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ, মূৰ্কং চেলেক চিলাপথাৰৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যাতায়াত বন্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। পাৰপত্ৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ নহয়, বৰং ইয়াক ভ্ৰমণৰ নথি বুলিহে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ স্পষ্ট কৰি দিয়াৰ এটা বাতৰি আমাৰ অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ পাছত ভাৰতকে ধৰি সমগ্ৰ বিশ্বত শীঘ্ৰেই স্মাৰ্টফোন, লেপটপ আদিৰ মূল্য বৃদ্ধি পাব বুলি এটা বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত প্ৰতিবছৰে ইউনিফৰ্ম যোগানৰ নামত বৃহৎ অনিয়ম, চলিত বৰ্ষতো লাখ লাখ ইউনিফৰ্ম নিম্নমানৰ বুলি শিক্ষা বিভাগৰ তথ্যত প্ৰকাশ পোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। জি এম চি এইচৰ পুনৰ নিৰ্মাণ আৰু ভূমি জৰীপৰ কাম কাজৰ পৰ্যালোচনা কৰি চিকিৎসালয়খনত একেলগে 5,000 ৰোগীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ দান বৰঙণিৰ ক্ষেত্ৰত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা 7 জন লোকৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 গলত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, আজি যাওঁ আহক কাৰ্বি আংলং জিলালৈ। আমাৰ সংবাদদাতা কানবুৰা সিংনাৰৰ পৰা লওঁ আহক জিলাখনৰ ৰেহৰূপ। কাৰ্বি আংলং জিলাতো 18 জুনৰ পৰা 20 জুনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ সফলতাৰে পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি জনকল্যাণ শিবিৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই।
2: কাৰ্বি আংলং জিলা প্ৰশাসন উদ্যোগতো ডিফুৰ চাৰ চিংতেৰণ লাংকুং হাবি সুৰণি টাউন হলত আয়োজিত জিলা পৰ্যায় জনকল্যাণ শিবিৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ তুলিৰাম ৰহাঙে মুখ্য অতিথিৰূপে উপস্থিত থাকে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ 12 বছৰীয়া শাসনকালত দেশৰ অন্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলাখনতো সম বিকাশ, সম উন্নয়ন হৈছে বুলি দাবী কৰে।
1: কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত 26 জুনত ডিফুস্থিত জিলা কৃষি বিষয়া কাৰ্যালয়ত কৃষি খণ্ডত ডিজিটেল ৰূপান্তৰৰ লক্ষ্যৰে কৃষিভূমিৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰণৰ ৰাষ্ট্ৰীয় প্ৰকল্প কৃষি মেপাৰ সফল ৰূপায়ণৰ উদ্দেশ্যে এক বিশেষ হাতে কলমে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই অধিক জনাইছে।
2: কৃষি সঞ্চালকালয় অসমৰ কৃষি মেপাৰ বিশেষজ্ঞ পাপৰি শৰ্মাই পৰিচালনা কৰা এই প্ৰশিক্ষণত কৃষি বিষয়াসকলক কৃষি মেপাৰ প্ৰয়োগৰ ব্যৱহাৰ, কৃষিভূমিৰ ডিজিটেল মানচিত্ৰৰ প্ৰস্তুতকৰণ, তথ্য সন্নিৱিষ্টকৰণ, কৃষক পঞ্জীয়ন আৰু ক্ষেত্ৰ পৰ্যায়ত প্ৰকল্প ৰূপায়ণৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ বীজ বিতৰণ, শস্য, খেতি, কৃষি যন্ত্ৰপাতিৰ বিতৰণ আৰু ব্যৱহাৰ আদি কৃষি কাৰ্যকলাপৰ ডিজিটেল নথি ভৰ্তিকৰণ আৰু নিৰীক্ষণৰ পদ্ধতি বুজাই দিয়া হয়। লগতে কেন্দ্ৰ চৰকাৰলৈ ঠিক সময়ত তথ্য প্ৰেৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ বিষয়েও বিষয়াসকলক অৱগত কৰা হয়।
1: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেচন হলত 25 জুনত 254 সংখ্যক পৰিষদৰ অধিৱেশন সম্পন্ন হৈ যায়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত কেইবাটাও প্ৰশাসনিক সংস্কাৰ বিধেয়ক গৃহীত কৰা হয়। এয়া আমাক অধিক জনাইছে আমাৰ সংবাদদাতা কানবুৰা সিংনাৰে।
2: অধিৱেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং টিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে সদন 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। পৰৱৰ্তী কালত মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাঙে সদনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক দাখিল কৰে। ৰাজ্যপালৰ অনুমোদনৰ বাবে সদনত দাখিল কৰা বিধেয়ক কেইখন হৈছে কাৰ্বি কাষ্টমাৰী লোকৰ পৰিষদৰ ৰাজহ সম্পৰ্কীয়, পৰিষদৰ কৰ্মচাৰীৰ পেঞ্চন আৰু প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সংস্কাৰ বিধেয়ক। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু এম ই চিসকলৰ মাহিলী দৰমহাৰ বৃদ্ধিৰ সন্দৰ্ভতো সদনত উত্থাপন কৰে। অধিৱেশনৰ পূৰ্বে হাৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক দৰসিং ৰহাঙে পৰিষদৰ মনোনীত সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰহাঙক শপত বাক্য পাঠ কৰোৱাই জিলা আয়ুক্ত আৰণ্যক শইকীয়াই। নৱনিযুক্ত কাৰ্যবাহী সদস্যদ্বয়ক্ৰমে ফেচিং ৰং ফাৰক বন আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়াৰ বিপৰীতে কাদম তেৰাংপি সমাজ কল্যাণ বিভাগ আৰু আই চি ডি এছ বিভাগৰ দায়িত্বভাৰ অৰ্পণ কৰে।
1: কাৰ্বি আংলং জিলাতো ব্যতিক্ৰমী কাৰ্যসূচীৰে আন্তৰ্জাতিক ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰা হয়। আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৃথকে পৃথকে জব্দ কৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ জ্বলাই ধ্বংস কৰি পেলায়। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই।
2: কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে জব্দকৃত কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ ডিফুৰ পৰা 14 কিলোমিটাৰ দূৰত থকা এটা ইটা ভাটাত দাহ কৰা হয়। 160টা কফ চিৰাপ, 8 কেজি ভাং, 32 কেজি মৰফিন, 5 কেজি হেৰোইন, 9 কেজি 50 গ্ৰাম পপি ফুলৰ পাহি আৰু হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট জ্বলাই ধ্বংস কৰে। দাহন কৰা নিচাজাতীয় সামগ্ৰীৰ বজাৰৰ মূল্য আনুমানিক 44 কোটি 35 লাখৰ অধিক টকা হ'ব বুলি জানিব দিয়ে।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন এআইআৰ এপ যোগে এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ এটি কথোপকথনৰ অনুষ্ঠান।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছোঁ মাহিকা বিজ্ঞান আলোচনী অনুষ্ঠান বিজ্ঞান প্ৰবাহ। এটি সম্পূৰ্ণ নতুন খণ্ডলৈ মই স্মৃতিৰঞ্জন চমুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আজি শুনিবলৈ পাব, মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। এই সম্পৰ্কে আলোচনা কৰিবৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়াক। এয়া আমাৰ মাজত সুমন চন্দ্ৰ নাথ।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতা বন্ধুক আজিৰ আলোচনালৈ স্বাগতম জনাইছোঁ।
1: হয়, আমাৰ আজি বিজ্ঞান প্ৰবাহৰ আলোচনা বিষয়বস্তু হৈছে মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আমি শুনাই সদায় শুনি থকা এটা বিষয় মাইক্ৰোপ্লাষ্টিক, তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আৰু সেই আলোচনাভাগ আগুৱাই নিবৰ বাবেই প্ৰথমে আমি জানিব বিচাৰিম যে মাইক্ৰোপ্লাষ্টিক কি।
2: বৰ্তমান বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিৱেশগত সমস্যাসমূহৰ ভিতৰত প্লাষ্টিক দূষণ অন্যতম। প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, অনিয়ন্ত্ৰিত নিষ্কাশন আৰু সজাগতাৰ অভাৱত পৰিৱেশত অগণন সৰু সৰু প্লাষ্টিক কণাৰ সৃষ্টি হৈছে, যাক আমি মাইক্ৰোপ্লাষ্টিক বুলি কওঁ। বৈজ্ঞানিকভাৱে সাধাৰণতে 5 মিলিমিটাৰতকৈ সৰু প্লাষ্টিক কণাবোৰক মাইক্ৰোপ্লাষ্টিক বুলি কোৱা হয়। এই কণাসমূহ বৰ্তমান নদ নদী, সাগৰ, মাটি, বায়ু, পানী, আনকি মানুহৰ শৰীৰতো পোৱা গৈছে। তো বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মাইক্ৰোপ্লাষ্টিক কেৱল পৰিৱেশৰ বাবেই নহয়, জীৱ জন্তু আৰু মানৱ স্বাস্থ্যৰ বাবেও এক গুৰুতৰ ভাবুকি হৈ পৰিছে।
1: সাধাৰণভাৱে
2: মাইক্ৰোপ্লাষ্টিকবোৰক দুটা ভাগত ভাগ কৰিব পাৰি। এটাক আমি কম প্ৰাইমাৰী।
0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ। পাঠ ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি এয়া তৃতীয় খণ্ড। মোৰো এটা সপোন আছে

0: আজি আমাৰ ঘৰলৈ কোন আহিব কচোন?
1: নাজানো সৰু পেহীদেউ।
0: আজি তহঁতৰ পেহা আহিব আমাৰ ঘৰলৈ।
1: কোন পেহানো?
0: তহঁতৰ হ'ব লগা পেহা আকৌ।
2: তেনেতে দেউতা ওলাইছিলহি গৰুহাল আৰু গাইজনীক পদূলিৰ পুখুৰীত পানী খুৱাবলৈ। দেউতাই পথাৰৰ মাজত থকা গোবাটৰ আলিটোত গৰু চৰাবলৈ গৈছিল। গোবাটটোত নতুন ঘাঁহ বন ওলাইছিল। আহিন কাতি মাহত চৌদিশে ঘাঁহ বন নাইকিয়া হৈ আহিলে এইদৰে দেউতাই বা আমি গৰু চৰাবলৈ লৈ গৈছিলোঁ। দেউতাৰ উপস্থিতি অনুভৱ কৰি পেহী খৰখোজেৰে ঘৰলৈ গৈছিলগৈ। মই পদূলিতে থিয় দি আছিলোঁ। গৰুৱে পানী খাই হোৱাত দেউতাই বাৰীৰ পিছফালে গৰুকেইটাক বান্ধি থবলৈ খেদি লৈ গৈছিল। গৰুৰ ডিঙিত লগাই থোৱা ৰছীবোৰ চুচৰি চুচৰি গৈ আছিল। দেখাত সাপ বগাই যোৱাৰ দৰে লাগিছিল। মই পুখুৰীৰ পাৰৰ বালিত বহি পুখুৰীৰ গভীৰলৈ চাই আছিলোঁ। পুখুৰীত গৰৈ চেঙেলী মাছে ভৰি আছিল। মই বৰশী বোৱাৰ কথা ভাবিছিলোঁ। তেনেতে সেইদিনা আমাৰ ঘৰত পেহীক চাবলৈ মানুহ আহিছিল। এজন নহয় দুজন নহয় পাঁচজন আহিছিল। আইতাই ধেমালিতে কৈছিল,
3: গোটেই গাঁওখনে আহিছে নেকি? অ
2: আলহী হেনো কাকপথাৰৰ পৰা আহিছিল, চাইকেলেৰে আহিছিল। মূৰত চুলি কম থকা আৰু চকুৰে কেঁয়াকৈ চোৱা মানুহ এজনো আহিছিল, যাৰ বয়স হয়তো দেউতাতকৈও বেছি আছিল। তেওঁ বৰকৈ কথা কৈছিল। মটিয়া ৰঙৰ লং পেণ্ট এটা পিন্ধিছিল আৰু ভৰিত পিন্ধিছিল এযোৰ চেণ্ডেল। তেওঁ অনৰ্গল কথা কৈছিল,
4: আমাৰ কিন্তু ছোৱালী পচন্দ হৈছে দেই, সোনকালে কাম ফেৰা কৰিব লাগে। এই মাহতে ল'ৰাৰ ঘৰত বোৱাৰী এজনীৰ দৰকাৰ। অঁ,
3: আমাৰ ছোৱালী কিবা বজাৰৰ গৰু ছাগলী নেকি? দৰাৰ ঘৰ নোচোৱা নেমেলাকৈ দিম,
2: আইতাই কৈছিল। পিছত শুনিছিলোঁ বৰকৈ কথা কোৱাজন হেনো ছোৱালী চাবলৈ অহাজনৰ মোমায়েক। আলহীবোৰ বহিছিল আমাৰ ঘৰৰ মাজৰ কোঠাটোত থকা চাংখনত। আইতাই দুৱাৰৰ ওচৰতে পীৰা পাৰি বহিছিল। মই আইতাৰ গাতে আওঁজি আটাইৰে কথা শুনি আছিলোঁ। এজনে মুখত তামোল এখন চুবাই চুবাই কোনো কথাৰ ৰগৰ উলিয়াই বৰকৈ হাঁহিছিল। এবাৰত তেনেকৈ জোৰেৰে হাঁহোতে মুখৰ পৰা পিক ওলাই কাষৰ কেইজনৰ গা বুলাই দিছিল। আইতাৰ মুখৰ পৰা চি চি জাতীয় শব্দ এটা ওলাই আহিব খুজিছিল। পেহীক চাবলৈ অহাজন কলা বৰণৰ ক্ষীণ আছিল। দাঁত চেলাউৰি উজ্জ্বল মুখ আৰু মূৰত লিপিত খাই থকা চুলিৰে অৱশ্যে তেওঁ সাজি কাচিয়ে আহিছিল। মানুহজনে হয়তো নিজকে শকত ডাঙৰ কৰি তুলিবলৈ কেইবা তৰপৰ কাপোৰ পিন্ধিছিল। বৰকৈ কথা পতা নাছিল, এক সৌম্য গাম্ভীৰ্যত বুৰ গৈ আছিল তেওঁ। পিৰিক পাৰাককৈ ইফালে সিফালে চাইছিল তেওঁ। হয়তো পেহীক চাবৰ বাবে মন ব্যাকুল হৈ উঠিছিল। মানুহজনৰ ফালে মই বহু সময় ধৰি চাই আছিলোঁ আৰু ভাবিছিলোঁ পেহীৰ সৈতে জানো মিলিব। আলহীৰ সৈতে কথা পাতিবলৈ দেউতা বৰ দেৰিকৈহে ওলাই আহিছিল। সেই কথাটোত আইতা বিতুষ্ট হৈ পৰিছিল আৰু আলহী যোৱাৰ পাছত দেউতাক ককৰ্থনা কৰিছিল। দেউতাক দেখি পেহীক চাবলৈ অহাজনে এটা সুদীৰ্ঘ নমস্কাৰ দিছিল। দেউতাই ইটো সিটো সোধাত তেওঁ সেমেনা সেমেনিকৈ উত্তৰ দিছিল। বেছি কথা কোৱাজনে পেহীক চাবলৈ অহাজনক ঘোপাকৈ চাইছিল। আলহীৰে সৈতে কথা পাতিবলৈ মা আৰু পেহী একেলগে ওলাই আহিছিল। আলহীক চাহ জলপান তামোল খাবলৈ দিছিল পেহী আৰু মায়ে। পেহীৰ ৰূপ লাবণ্য হেনো আলহীয়ে বৰ পচন্দ কৰিছিল। বেছিকৈ কথা কোৱাজনে বাৰে বাৰে কৈছিল,
4: আমাৰ ফালৰ পৰা আমি সিদ্ধান্ত ললোৱেই, আমাক ছোৱালী লাগে, যিমান পাৰি সোনকালে।
3: লাগে বুলিলেই হ'লনে? আপোনালোক গৰু চোৰেই নে ছাগলী চোৰ কেনেকৈ জানিম আমি? আমিও দৰাঘৰ চাব লাগিব, তাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিম।
4: হ'ব হ'ব, দিন বাৰ চাই আপোনালোকো আহিব আমাৰ ঘৰলৈ।
2: পথাৰৰ সেউজীয়া ধাননিৰ একা বেকা পথেৰে তেওঁলোক উভতি যাওঁতে বেলি পৰিবৰ হৈছিল। সেইদিনা ৰাতিলৈ দেউতাই ঘৰত কন্দলৰ সূত্ৰপাত কৰিছিল। গধূলিতে গৰু গাই বান্ধি দেউতা কৰবালৈ ওলাই গৈছিল, কিন্তু আন্ধাৰ হোৱাৰ পিছতে দেউতা ঘৰ সোমাইছিলহি। ডপ ডপকৈ খোজ দি দেউতা পোনচাতে জুহাল ঘৰ পাইছিলগৈ। জুহালত মায়ে শাক কুটি আছিল, আইতা আছিল জুইৰ কাষত। দেউতাই আইতাক উদ্দেশ্যি কৰ্কশ মাতেৰে কৈছিল,
5: মানুহক কথা ক'ব নাজান?
3: ও আই, মইনো কি ক'লো?
2: দেউতাই কোনো উত্তৰ নিদি দপ দপাই ওলাই গৈছিল। আচলতে আইতাই যে কৈছিল আলহী গৰু চুৰেই নে ছাগলী চুৰ আদি বুলি, সেই কথাতে দেউতা বিতুষ্ট হৈছিল। আলহী থকা অৱস্থাতে দেউতাই একো নকলেও,
5: আলহী যাওক ৰহ, গধূলিকে তহঁতক এমজা দিম,
2: এইবুলি পাঙি আছিল। অলপ সময়ৰ পাছত দমকলত হাত ভৰি ধুই দেউতাই গুজৌৰি গুমৰি পুনৰ ঘৰ সোমাইছিলহি। এইবাৰ আইতাই ফেপেৰি পাতি ধৰিলে,
3: তই ক'ত মৰি আছিলিগৈ, নিজে কথা পাতিব নোৱাৰিলি?
5: মই য'তেই নাথাকিলো, তহঁতে আলহীক সন্মানেৰে সুধিব নোৱাৰ?
3: কিহৰ সন্মান? আহিয়ে সিহঁতক ছোৱালী লাগে, আমাৰ ছোৱালী কি দেওবৰীয়া বজাৰৰ বস্তু নেকি?
2: এইবাৰ দেউতাই চিঞৰি চিঞৰি কৈছিল,
5: তহঁতে মোৰ নাক কাণ কাটিছ, ওলাই যাবি চব মোৰ ঘৰৰ পৰা।
2: দেউতাই উদ্ভ্ৰান্তৰ দৰে আইতাৰ ফালে চাইছিল। তাৰ পাছত হাতত থকা পীৰা এখন জুইৰ ওচৰলৈ দলিয়াই আকৌ গপ গপকৈ কোঠাটোৰ পৰা ওলাই গৈছিল। পীৰাখন ভাগ্যে আইতাৰ গাত লগা নাছিল। আইতাৰ কথাও সঁচা, লাগ বুলিলেই বাৰু ঘৰৰ জীয়ৰী এজনীক অজান মানুহক গতাই দিব পাৰি নেকি? দৰাৰ ঘৰখন চাব লাগিব, কেনেকুৱা বা মানুহ তেওঁলোক, সঁচাকৈয়ে যদি গুণ্ডা চোৰৰ ঘৰৰ মানুহ হয়। আইতাৰ সংশয় হয়। সৰু পেহী সাত আঠমহীয়ামান হওঁতেই ককা ঢুকাইছিল। আইতাই কম কষ্টৰে পেহীহঁতক ডাঙৰ দীঘল কৰিলেনে? আৰু এতিয়া পেহীক এঘৰলৈ উলিয়াই দিবৰ সময়ত যদি নোচোৱা নিচিন্তাকৈ দিয়া

0: পেহীৰ নিচিনা ধুনীয়া দ্বিতীয় এগৰাকী গাভৰু নাছিল। পেহীৰ লাৱণ্যময়ী ৰূপটো দেখি মোৰ অনুভৱ হয় আমাৰ আইতাও চাগৈ জীয়ৰীকালত ৰূপৱতী আছিল। কেতিয়াবা ভাব হয় ককা অকন্তীৰ মৃত্যুৰ পাছত আইতাই নিজৰ যৌৱনক বান্ধি চাৰিটি ল'ৰা ছোৱালীক চাগৈ কম কষ্টৰে ডাঙৰ দীঘল কৰিলেনে? আইতাৰ ত্যাগৰ আধাৰত আজি আমি থিয় দি আছো। সেই ত্যাগৰ মহত্ব আমাৰ বাবে অপৰিসীম। মানুহৰ বিৱৰ্তন চাগৈ এনেকৈয়ে হয়। আমি জীৱনত যিখিনি পাইছো, আমাৰ প্ৰাপ্তি আচলতে পূৰ্বপুৰুষে কৰি থৈ যোৱা নিৰন্তৰ শ্ৰম সাধনাৰ ফল। ইচ্ছা কৰা হলে আইতাই বাঘ ভালুক তথা অলেখ হিংস্ৰ জানোৱাৰেৰে ভৰপূৰ সেই দুৰ্গম ঠাই এৰি নিজৰ ককাইৰ ভাইৰ ওচৰলৈ যাব পাৰিলেহেঁতেন। কিন্তু ল'ৰা ছোৱালীকেইটাক ভালকৈ তুলি তালি ডাঙৰ দীঘল কৰাৰ স্বাৰ্থতে আইতাই প্ৰত্যাহ্বানক বুকুত সাৱতি ল'লে। তেনেহলে গৰু ছাগলী হাতলৈ উলিয়াই দিয়াৰ দৰে কোনোবাই লাগে বুলিলেই নিজৰ জীয়েকক উলিয়াই দিব পাৰিনে? অসম্ভৱ। যৌৱনে দগমগাই থকা পেহীৰ গাভৰু দেহক চাবলৈ সেই দিনবোৰত আমাৰ ঘৰলৈ ডেকাৰ সোঁত বৈছিল। মোৰ মনত থকাৰ ভিতৰত মাইথঙৰ পৰা বৰ উফাইডাং মৰা এজন আহিছিল, ফিলবাৰীৰ পৰা এজন আহিছিল যাৰ শৰীৰত মাংসই নাইচোন বুলি পেহীয়ে মুখৰ আগতে প্ৰত্যাখ্যান কৰিছিল। প্ৰত্যাখিত এই ডেকাবোৰ যেতিয়া ঘৰলৈ উভতি গৈছিল, সিহঁতৰ হৃদয়ত বাৰু কেনেকুৱা অনুভৱ হৈছিল মোৰ জানিবলৈ বৰ মন যায় এতিয়া। বিষাদৰ অশ্ৰুৰে চাগে বেচেৰাহঁতৰ বাট ভেটি ধৰিছিল। প্ৰত্যাখ্যানৰ অসহনীয় বোজা কান্ধত লৈ যাওঁতে তেওঁলোকে চাগৈ ৰূপ গৰিমাৰে দৰ্পিতা পেহীক সাওপাত দি গৈছিল, নাজানো। পিছে মাকুমৰ পৰা এজন আহিছিল যাক পেহীৰ অন্তৰে বিচাৰিছিল। এই কথা কিন্তু আমাৰ ঘৰৰ কোনেও নাজানিছিল। জানিছিলোঁ কেৱল মই। মোৰ চকুত পেহী ধৰা পৰি গৈছিল। মাকুমৰজন কাৰ সৈতে কেনেকৈ আমাৰ ঘৰলৈ আহিছিল মনত নাই, কিন্তু মনত আছে তেওঁ আমাৰ ঘৰত দুই নে তিনি নিশা থাকি গৈছিল। তেওঁ হেনো মাকুমৰ কোনোবা এটা প্লাইউড ফেক্টৰীত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল। সেই সময়ত উজনি অসম আৰু অৰুণাচলৰ বহু ঠাইত কাঠৰ মিল আছিল। এই মিলবোৰত কাম কৰিবলৈ অসমৰ নানা প্ৰান্তৰ পৰা লোক আহিছিল। আমাৰ ঘৰলৈ অহা মাকুমৰজনৰ আচল ঘৰ মাকুমত নাছিল, তেওঁ লখিমপুৰৰ ফালৰ আছিল। তেওঁ আমাৰ ঘৰলৈ আহোঁতে খাকী ৰঙৰ দীঘল পেণ্ট এটা পিন্ধি আহিছিল। আমাৰ ঘৰত থকা দুদিনতে পেহীৰ সৈতে অলেখ কথা পাতিছিল। কি পাতিছিল নাজানো, কিন্তু দুয়ো জীৱনৰ মনোৰম সময়খিনি উপভোগ কৰিছিল। দ্বিতীয় দিনা মানুহজনে খাকী পেণ্টটো আৰু এটা বগা হাফ গেঞ্জি পিন্ধি পিছফালৰ চোতালৰ দাঁতিতে লাগি থকা মিৰিকা টেঙাজোপাৰ কাষত বহিছিল। মেলা চুলিৰে পেহীয়ে তেওঁৰ ওচৰে পাজৰে অৱস্থান কৰিছিল। দুয়ো দুয়োৰে সৈতে জীৱনৰ অনিৰ্বচনীয় ৰংবোৰ ভগাই লৈছিল। এই পিৰিতি বিনোদন অৱশ্যে বেছি সময় নিতিকিল। দুদিনৰ পাছতে দুয়োৰে মাজত কিবা মতান্তৰ ঘটিছিল, ফলত তিনিদিনৰ দিনা মানুহজন গ'লগৈ পেহীৰ হৃদয় জোকাৰি থৈ। বোধকৰো পেহীৰ আৰু মানুহজনৰ মাজত সেয়াই শেষ দেখা। বিমৰ্ষিতা পেহীয়ে এই কথাটো সহজে ল'ব পৰা নাছিল। মানুহজন গুচি যোৱাৰ পাছত পেহীয়ে হেনো কেইবাখনো চিঠি লিখিছিল তেওঁলৈ। চিঠিত আঙুলি কাটি তেজ খান্দি দিছিল। অৱশ্যে পেহী বিয়া হৈ যোৱা দুবছৰমানৰ পাছত এই কথা ওলোৱাত মায়ে কৈছিল,
1: তহঁতি ভাবিছ তাই আঙুলি কাটি চিঠি তেজ লগাইছিল।
0: তাৰ পাছত মায়ে এপৰ হাঁহি কৈছিল,
1: মই ভাজিবলৈ লোৱা কুকুৰা মাংস এডোখৰ তাই চিঠিত ঘঁহি দিছিল, এতিয়া বুজিলি চিঠিত কাৰ তেজ।
0: পেহীয়ে চিঠিবোৰ কি কৰিছিল, সঁচাই মানুহজনলৈ পঠাইছিল নে নাই আমি নাজানো। বিষণ্ণতাত নিমজ্জিত পেহীয়ে আহি এদিন মোক ধৰিছিলহি।
2: সৰুটো, তই মোৰ লগত টাউনলৈ যাবি, কাকোপথাৰলৈ
3: যাম। পেহীও,
2: তই এদিনলৈ স্কুল যাব নালাগে, মোৰ লগত ওলাবি, তোক হোটেলত মিঠাই খুৱাম।
0: মোৰ মন উৎফুল্লিত, কাৰণ সেই সময়ত টাউনলৈ যোৱা, গাড়ীত উঠা আৰু তাতোকৈ ডাঙৰ কথা হোটেলত সোমাই মিঠাই খোৱাৰ সমান আনন্দৰ

0: কথা একোৱেই নাছিল। আমি হয়তো এবছৰত এদিন গাড়ী দেখিছিলোঁ। হোটেলত সোমাই মানুহে চাহ মিঠাই খোৱাৰ কথা শুনিছিলোঁহে, নিজে কোনোদিন সোমাই পোৱা নাছিলোঁ। এদিন আমি খুব ৰাতিপুৱাই কাকপথাৰলৈ ওলাইছিলোঁ। পেহীয়ে পুৱাতে গা পা ধুই মেখেলা চাদৰ পিন্ধি সাজি কাচি ওলাইছিল। মোৰনো সাজিবলৈ কি, হাফ পেণ্ট এটা চোলা এটা পিন্ধিলেই হ'ল। ভৰিত চেণ্ডেল পিন্ধিলোঁ নে নাই মনত নাই, কিন্তু মোৰ শৈশৱত মই ভৰিত জোতা কেতিয়াও পিন্ধি পোৱা নাছিলোঁ। আমি এপৰ খোজকাঢ়ি টঙনাত গৈ মিলন নামৰ বাছখনত উঠিছিলোঁগৈ। বাটত যাওঁতে মোৰ ভৰি বোকাত লুতুৰি পুতুৰি হৈছিল। ঠায়ে ঠায়ে পেহীয়ে মোক দাঙি লৈছিল। তেতিয়া হয়তো আহিন কাতি মাহেই চলি আছিল। আমি কাকপথাৰ গৈ পাওঁতে বেলি ওলাই বহুখিনি পাইছিলহি। পেহীয়ে মোক কাকপথাৰত থকা শিৱ মন্দিৰলৈ লৈ গৈছিল। মন্দিৰলৈ যোৱাৰ আগতে বাটত ধূপ এপেকেট কিনি লৈছিল। মন্দিৰৰ ভিতৰত বিৰাজ কৰা শান্ত সৌম্য পৰিৱেশৰ দৃশ্য মোৰ মনত এতিয়াও স্পষ্টকৈ ভাহি উঠে। সেইদিনা পেহীয়ে ধূপ জ্বলাই মন্দিৰৰ মজিয়াত পৰি গভীৰ আকুতিৰে প্ৰাৰ্থনা কৰিছিল। বহু পৰলৈকে পেহী মজিয়াতে পৰি আছিল। মই চুচুক চামাককৈ ইফালে সিফালে মন্দিৰৰ চৌহদ চাইছিলোঁ। পেহীয়ে প্ৰাৰ্থনা শেষ কৰি যেতিয়া মজিয়াৰ পৰা উঠিছিল, তেতিয়া পেহীৰ অশ্ৰুসিক্ত চকুজুৰি দেখিছিলোঁ। দেখিছিলোঁ সেই চকুত লুকাই থকা বেদনাৰ ছাঁ। পেহীৰ চকু দুটা ৰঙা পৰি আছিল, গালত বহি আছিল চকুলো বৈ যোৱাৰ চিন। উভতনি যাত্ৰা মনত নাই, কিন্তু সেইদিনা ৰাতি শোওঁতে আইতাই গোপনে সুধিছিল,
1: ঐ তই আজি পেহীয়াৰ লগত গৈছিলি নহয়, পেহীয়াৰে কি কৰিছিল?
2: পেহী মন্দিৰলৈ গৈছিল।
1: তাৰ পাছত?
2: মন্দিৰত প্ৰাৰ্থনা কৰিছিল।
1: তোক হোটেলত মিঠাই খুৱাব বুলি কৈছিল, খোৱালে নে নাই?
2: নাই।
1: দেখিলি, তোক পেহীয়াৰে ঠগিলে।
0: তাৰ পাছত আইতা বহুপৰ নিচুপ হৈ শুই আছিল। পাছত আইতাই মোৰ মূৰত হাত বোলাই সুধিছিল,
1: পেহীয়াৰে মন্দিৰত সোমাই কান্দিছিল নেকি?
2: অঁ কান্দিছিল, আপুনি কেনেকে জানিলে?
0: আইতাই আৰু একো উত্তৰ দিয়া নাছিল। অলপ পাছত আইতাই কেইবাবাৰো নাক উজাইছিল। মই বুজি উঠিছিলোঁ যে ইতিমধ্যে আইতাৰ গালতো তপত চকুলো বাগৰি গৈছিল। কি আছিল সেই অশ্ৰু নিখৰণৰ কাৰণ? পেহীক এঘৰলৈ উলিয়াই দিব নোৱাৰাৰ বুজাই আনি দিয়া উদ্বিগ্নতা? আইতাৰ এই উদ্বিগ্নতা অৱশ্যে বেছিদিন নাথাকিল, কাৰণ যিদিনা দেউতাই আইতাক আলহীৰ লগত কথা পাতিব নাজানো বুলি তিৰস্কাৰ কৰিছিল, সেইদিনাই ৰাতি হেনো পেহীয়ে প্ৰতিজ্ঞা কৰিছিল যে লাজুমৰ পৰা চাবলৈ অহাজন কোলা হলেও চাপৰ হলেও তেওঁৰ লগত বিয়াত বহিবই। নানান প্ৰতিবন্ধকতাকো নেওচি অতি শীঘ্ৰেই আমাৰ সৰু পেহীৰ বিয়া হৈ গৈছিল লাজুমৰ ভুৱন গগৈৰ সৈতে।

কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনা কংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, আইতা অনামিকা বৰদলৈ বৰুৱা, মোমায়েক সত্যজিৎ গগৈ, পেহী ঋতুপৰ্ণা ডেকা আৰু শিশু ৰুবুল মাউতৰ চৰিত্ৰত ধীৰ কাশ্য। শীৰ্ষ গীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰসাৱৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজন এয়াৰ এপযোগে এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিছোঁ শ্ৰোতাসকলে চিঠি পত্ৰ তথা সামাজিক মাধ্যমযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান হাতঘড়ী। আজিৰ প্ৰথম গীতটি বিষ্ণুপ্ৰসাদ ৰাভাৰ, শিল্পী সংগীতা বৰঠাকুৰ। এই গীতটিৰ বাবে আমালৈ সামাজিক মাধ্যমযোগে অনুৰোধ জনাইছে মৰিগাঁও গা খজুৱাৰ পৰা ৰাজদীপ দাস, দীপালী, মিনতী, লহিৰাম, ৰিয়ান দাস আৰু হৈবৰগাঁৱৰ পৰা এই একেটি গীতৰ বাবে অনুৰোধ জনাইছে দীপ, মানস, অমৰ আৰু নিপু। আনহাতে বিজয় এই গীতটি শুনিব বিচাৰিছে। পাথৰৰ পৰা গোলাপ, জুনু আৰু কাজীয় এই একেটি গীতৰ বাবে আমালৈ অনুৰোধ জনাইছে। আপোনালোক আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ এই গীতটি।

সাঁথৰি অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ভাইটি বুলছবিৰ এটি গীত খগেন মহন্তৰ কণ্ঠত। এই গীতটিৰ বাবে আমালৈ অনুৰোধ জনাইছে বৰদোৱাৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতাই। আৰু

এই একেটি গীতৰ বাবে আমালৈ অনুৰোধ জনাইছে ঝাৰখণ্ড পশ্চিম চাইবাছৰ পৰা ক্ৰমে সীমা গুপ্তা, কপিল গুপ্তা, শিৱাংশ গুপ্তা, সংগীতা গুপ্তা, লিপি গুপ্তা আৰু দীপালী গুপ্তাই। আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ এই সুন্দৰ গীতটি।

প্ৰিয় শ্ৰোতা, এবাৰৰ শিল্পী মন্দিৰা শৰ্মা লাহিৰী, গীতৰ কথা সূৰ্যকুমাৰ ৰাজাৰ। এই গীতটিৰ বাবে আমালৈ অনুৰোধ জনাইছে মৰিগাঁও দাপনিবৰীৰ পৰা সুৰুজ ইংটিয়ে। আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতলৈ আপুনি আমালৈ এনেদৰে আপোনাৰ অনুৰোধৰ গীত শুনিবলৈ আমালৈ নিশ্চয় মেছেজ কৰিব। আহকচোন শুনো এই গীতটি।

মৰিগাঁৱৰ পৰা বাবুল কুমাৰ বৰা আৰু কৰিমগঞ্জৰ পৰা বি কে হিতেন্দ্ৰৰ অনুৰোধ মৰ্মে এতিয়া আগবঢ়াইছোঁ ডক্টৰ বেজবৰুৱা বুলচুবিৰ এটি গীত দীপেন বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠত।

0: প্ৰিয় শ্ৰোতা, আমালৈ বহুতেই এছ এম এছ পঠিয়াইছে সামাজিক মাধ্যম যোগেদি। তেওঁলোকে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ আমালৈ লিখি পঠিয়াইছে। হয়তো আজি আমি আটাইকেইটা গীত শুনাব নোৱাৰিম, তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব, নিশ্চয় আপোনাৰ পচন্দৰ গীতটিও আমি আমাৰ অনুষ্ঠানত বজাম। গতিকে আপোনালোকে এনেদৰে আমাক সঁহাৰি দি থাকিবলৈ নাপাহৰিব। আমালৈ দিছে, মই কেইজনমানৰ নাম ল'ব বিচাৰিছোঁ। লতা মংগেশকৰৰ এটি গীত শুনিব বিচাৰিছে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা টিনাৰাণী দেৱী, মিলেশ্বৰ ডেকা আৰু লুকু ডেকা। আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগেদি প্ৰচলিত সাঁথৰি অনুষ্ঠানৰ জৰিয়তে গীত শুনিব আমালৈ আৰু লিখিছে গীত গাতা চাল, অৰ্থাৎ এটি হিন্দী গীতৰ বাবে লিখিছে মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ পৰা অনুপজ্যোতি লাহন, জুৰি জ্যোতি লাহন আৰু মূৰ্চনা জ্যোতি লাহনে। ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু লিখিছে চৰাইদেউ সোণাৰী সৰুপথাৰৰ পৰা নিতুৱে, মন যায় বুলছবি এটি গীত শুনিবলৈ তেওঁ আমালৈ লিখি পঠিয়াইছে, অনুৰোধ জনাইছে। আৰু তেওঁ লিখিছে স্পন্দন পলাশে, তেওঁ লিখিছে জাজৰী বাগৰি গুৰিৰ পৰা, তেওঁ লিখিছে জয়ন্ত হাজৰিকাৰ এটি গীত শুনাই দিবচোন, নিশ্চয় আপোনাৰ পচন্দৰ আমি গীত নিশ্চয় পৰৱৰ্তী সময়ত শুনাম। আমালৈ দিছে ডলি ঘোষ বাইদেউৰ নাহৰ ফুলাৰ বতৰতে গীতটি শুনিবলৈ শুনাবচোন, বঙাইগাঁৱৰ পৰা ভদ্ৰৱতী বৰ্মনে আমালৈ মেছেজটি দিছে। আৰু বহুতো মেছেজ আছে, এই মুহূৰ্তত ল'ব নোৱাৰিম যিহেতুকে সময় আমাক ইংগিত দিছে। আজিৰ সাঁথৰি অনুষ্ঠানটি ইমানতে সামৰিব লাগিব। আৰু আপোনালোকে আপোনালোকৰ পচন্দৰ গীতসমূহ নিশ্চয় পৰৱৰ্তী অনুষ্ঠানত শুনিবলৈ পাব। সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ এটি কথোপকথনৰ অনুষ্ঠান।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছোঁ মাহিকা বিজ্ঞান আলোচনী অনুষ্ঠান বিজ্ঞান প্ৰবাহ। এটি সম্পূৰ্ণ নতুন খণ্ডলৈ মই স্মৃতিৰঞ্জন চমুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আজি শুনিবলৈ পাব মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। এই সম্পৰ্কে আলোচনা কৰিবৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়াক। এয়া আমাৰ মাজত সুমন চন্দ্ৰ নাথ।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতা বন্ধু, আজিৰ আলোচনালৈ স্বাগতম জনাইছোঁ।
1: হয়, আমাৰ আজি বিজ্ঞান প্ৰবাহৰ আলোচনা বিষয়বস্তু হৈছে মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আমি শুনাই সদায় শুনি থকা এটা বিষয় মাইক্ৰোপ্লাষ্টিক, তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আৰু সেই আলোচনাভাগ আগুৱাই নিবৰ বাবেই প্ৰথমে আমি জানিব বিচাৰিম যে মাইক্ৰোপ্লাষ্টিক কি।
2: বৰ্তমান বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিৱেশগত সমস্যাসমূহৰ ভিতৰত প্লাষ্টিক দূষণ অন্যতম। প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, অনিয়ন্ত্ৰিত নিষ্কাশন আৰু সজাগতাৰ অভাৱত পৰিৱেশত অগণন সৰু সৰু প্লাষ্টিক কণাৰ সৃষ্টি হৈছে, যাক আমি মাইক্ৰোপ্লাষ্টিক বুলি কওঁ। বৈজ্ঞানিকভাৱে সাধাৰণতে 5 মিলিমিটাৰতকৈ সৰু প্লাষ্টিক কণাবোৰক মাইক্ৰোপ্লাষ্টিক বুলি কোৱা হয়। এই কণাসমূহ বৰ্তমান নদ নদী, সাগৰ, মাটি, বায়ু, পানী, আনকি মানুহৰ শৰীৰতো পোৱা গৈছে। তো বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মাইক্ৰোপ্লাষ্টিক কেৱল পৰিৱেশৰ বাবেই নহয়, জীৱ জন্তু আৰু মানৱ স্বাস্থ্যৰ বাবেও এক গুৰুতৰ ভাবুকি হৈ পৰিছে।
1: সাধাৰণভাৱে
2: মাইক্ৰোপ্লাষ্টিকবোৰক দুটা ভাগত ভাগ কৰিব পাৰি। এটাক আমি কম প্ৰাইমাৰী বা প্ৰাথমিক মাইক্ৰোপ্লাষ্টিক আৰু দ্বিতীয়বিধ হৈছে ছেকেণ্ডাৰী বা গৌণ মাইক্ৰোপ্লাষ্টিক। সাধাৰণতে মানে বাণিজ্যিক ভিত্তিকভাৱে কিছুমান মানে ইচ্ছাকৃতভাৱে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবোৰে যিসকল বিশেষকৈ প্ৰসাধন সামগ্ৰীৰ লগত জড়িত, উৎপাদনত জড়িত, তেওঁলোকে কিছু প্লাষ্টিক কণা তৈয়াৰ কৰে, যিবোৰক আমি প্ৰাথমিক বা প্ৰাইমাৰী মাইক্ৰোপ্লাষ্টিক বুলি আমি কওঁ। তে এইবোৰত যদি আমি উদাহৰণ হিচাপে চাওঁ, প্ৰসাধন সামগ্ৰীত ব্যৱহৃত হোৱা যিটো মাইক্ৰবিট, তাৰপিছত কৃত্ৰিম বস্ত্ৰৰ যিবোৰ আহ আৰু উদ্যোগিক যিবোৰ পেকেট, এইবোৰত যথেষ্ট পৰিমাণে যিটো আমি প্ৰাইমাৰী বা প্ৰাথমিক মাইক্ৰোপ্লাষ্টিকবোৰ পোৱা যায়।
1: হয়, মাইক্ৰবিটটো
2: এটা ধৰণৰ ভাল এটা এক্সাম্পল প্ৰাইমাৰী।
1: এইটো বিষয়ে আমি জানিব চেষ্টা কৰিম।
2: ছেকেণ্ডেৰীটো হ'ব আপোনাৰ যে প্লাষ্টিকৰ যিবোৰ বস্তু যেনে ধৰি লওক বটল, পলিথিন, ৰছী, জাল, পুৰণা পুতলা বা প্লাষ্টিকৰ টেবুল পুৰণি, এইবোৰ যেতিয়া মানে পুৰণি হৈ যায় বা আমি তাক পেলাই দিওঁ, তেতিয়া ইহঁত কি হৈছে, সূৰ্যৰ পোহৰ, তাপ, বতাহ আৰু পানীৰ প্ৰভাৱত ভাঙি ক্রমান্বয়ে সরু সরু কণাত পরিণত হয়, সেইবোৰক আমি গৌণ বা সেকেন্ডারি মাইক্রোপ্লাস্টিক বলে কো। সেইবোৰ মানে আমি ইচ্ছাকৃত তৈয়াৰ নকৰো,
1: পরিস্থিতি অনুযায়ী সেটো সরু সরু কণিকালে মাইক্রোপ্লাস্টিক লগত বাগৰি পেলাই মানে সরু সরু টুকুরালে পরিণত হয়। অলপ অলপ ধরিব পাৰি
2: প্রাইমারিটো হৈছে আপোনাৰ ইচ্ছাকৃতভাৱে,
1: ইচ্ছাকৃতভাৱে সেইবোৰ মানে তৈয়াৰ কৰা হয়, কমার্শিয়াল পার্পাস, সেইটো কৰবাত কৰত ব্যৱহাৰ হয়, ব্যৱহাৰ হৈ যোৱাৰ পিছত সেইখিনি আমাৰ প্ৰকৃতিৰ কাৰণে ৰৈ যায়, আৱৰ্জনা হিচাপে ৰৈ যায়।
2: আমাৰ সেকেন্ডাৰীটো ইচ্ছাকৃত নহয়, প্লাষ্টিকৰ কণাবোৰ ক্ৰমান্বয়ে সময়ত
1: সময়লৈ ক্ষয় হৈ গৈ
2: পেলাই যিবিলাক আমি কাৰক কৈছো,
1: হয় ৰদ বতাহ
2: বৰষুণ, সেইবোৰৰ কাৰণত ভাঙি গুৰি হৈ পিছলে পৰিবহলা
1: আহে। এই মাইক্ৰবিটটোৰ বিষয়ে অকণমান কওকচোন, এইটো আমাৰ কাৰণে একেবাৰে নতুন।
2: মাইক্ৰবিটৰ বিষয়ে সোধাৰ কাৰণে মই ধন্যবাদ জনাইছো। মাইক্ৰবিটবোৰ সাধাৰণতে পলি ইথাইলিন আৰু পলি প্ৰপাইলিন নামৰ ৰাসায়নিক পদাৰ্থৰ পৰা তৈয়াৰ কৰা, যাৰ মানে আকাৰ 5 মিলিমিটাৰতকৈ সৰু, আৰু যিবোৰক সাধাৰণতে টুথপেষ্ট, বডি ৱাশ আৰু ফেচ স্ক্ৰাবছ ব্যৱহাৰ কৰা হয় এজ এ এক্সফলিয়েটিং এজেণ্ট, বা অসমীয়াত আমি ক'লে মৃত কোষ আঁতৰোৱা বা বাকলি এৰোৱা এজেণ্ট হিচাপে ব্যৱহাৰ,
1: এই ফেচিয়েল কৰোঁ বা কিবা মুখত যেতিয়া আমি ঘঁহোঁ সেই মৃত কোষবিলাক আঁতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়।
2: যিটো আমাৰ ফেচ ৱাশ আছে, বডি ৱাশ আছে,
1: হয়
2: তাত মানে মাইক্ৰবিটবোৰ যথেষ্ট পৰিমাণে
1: দিয়া হয়
2: ব্যৱহাৰ কৰা,
1: যাতে মানে আমাৰ মুখমণ্ডলতে হওক বা শৰীৰতে হওক যিবোৰ মানে ধূলিকণা বা যিবোৰ লাগি আছে, মৃত কোষ লাগি আছে,
2: কিন্তু গ্লেজ হয়,
1: গ্লেজ হয়। সেইকাৰণে এইবোৰ ঘঁহাৰ সময়ত মানুহে অনুভৱ
2: প্ৰৱেশ কৰে বা যদি বিভিন্ন চোর্স, যেটা আমাৰ প্ৰাকৃতিক উৎস, পানীৰ উৎস হওক, মাটি হওক, তাত যদি প্ৰৱেশ কৰে তেনেহলেতো মাইক্ৰবিটবোৰ আমাৰ ক্ষতি কৰিব। যদি শৰীৰৰ বাহিৰত থাকে তেনেহলেতো ইমান ক্ষতি নাই, কিন্তু যদি কিবা প্ৰকাৰে প্ৰৱেশ কৰে তেনেহলে আমাৰ মাইক্ৰবিটবোৰ আমাক ক্ষতি কৰিব। কিয়? যে মাইক্ৰবিটবোৰ যদি এবাৰ পানীৰ লগত প্ৰৱেশ কৰে তেনে আমি তাহাঁতক ফিল্টাৰ কৰি পেলাই, ইহঁত ইমান সূক্ষ্ম বা ইহঁতক ফিল্টাৰ কৰি পেলাই, যিটো আমি অসমীয়াত পৰিস্ৰাৱণ পদ্ধতি বুলি কওঁ, তাহাঁতক আমি আঁতৰ কৰিব নোৱাৰিম, শৰীৰত প্ৰৱেশ কৰিব, খাদ্যৰ মাধ্যমে হওক, পানীৰ মাধ্যমে হওক। তেতিয়া মানৱ স্বাস্থ্যৰ কাৰণে তাৰ কিন্তু ক্ষতি কৰিব পৰা প্ৰচুৰ ক্ষমতাই লাভ। মাইক্ৰবিটবিলাকৰ ধৰ্ম আছে যে ইহঁতে ক্ষতিকাৰক পদাৰ্থ, যিবোৰ আমি ইংৰাজী টক্সিনছ বুলি কওঁ, তাহাঁতক এট্ৰেক্ট কৰিব পাৰে আৰু খাদ্য শৃংখললৈ স্থানান্তৰিত হ'ব পাৰে।
1: মানে সি ইনি নিজে ক্ষতিকাৰক, তাতে আকৌ আকৰ্ষণ কৰে,
2: হয়
1: টক্সিন, বিভিন্ন বিষাক্ত বস্তু আকৰ্ষণ কৰে, বিপদৰ ওপৰত বিপদ দেখে,
2: বিপদৰ ওপৰত বিপদ। সি তাৰ লগত আৰু কাবাক লগ খুৱাই, ক্ষতিকাৰক লগ খুৱাই, আৰু দুগুণ মানে
1: আৰু দুগুণ তাৰ ক্ষতিকাৰক গুণটো বঢ়াই দিয়ে,
2: হয়
1: হয় হয়।
2: এই প্ৰসংগতে যদি আপুনি অনুমতি দিয়ে,
1: হয়
2: তে মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে যিবোৰ পৰিয়ালত সৰু ল'ৰা ছোৱালী বা শিশু আছে, তেওঁলোকক মই সতৰ্ক কৰি দিব খুজিছো যে শিশুসকলে সাধাৰণতে দেখা যায় টুথপেষ্ট দাঁত ঘঁহাৰ নামত দাঁত ঘঁহাৰ সলনি গিলি পেলায়, বা বডি ৱাশ জাতীয় বস্তুবিলাক মুখত দিয়ে, তেনেকুৱা যাতে নকৰে, তাৰ প্ৰতি আমাৰ পিতৃ মাতৃসকল সাৱধান হ'ব। এডাল্ট মানুহে টুথপেষ্ট ইউজ কৰিলে কি হয়, গিলিটো নেপেলাই উলিয়াই দিয়ে, গতিকে শিশুসকল ক্ষতি হোৱাৰ
1: ক্ষতিকাৰক গুণবিলাকটো বুজিব পাৰিছো লাহে লাহে। আৰু গৌণটো ক'লে, গৌণটো বিষয়ে অকণ, ছেকেণ্ডেৰীটো বিষয়ে, ছেকেণ্ডেৰী মাইক্ৰোপ্লাষ্টিকৰ বিষয়ে আৰু অলপ কওকচোন।
2: ছেকেণ্ডেৰীটো মই অলপ আগত উল্লেখ কৰিছিলো, যিবোৰ আমি ইচ্ছাকৃতভাৱে উৎপাদন নকৰো, আহিব, নিশ্চয় আহিব। আমি যিহেতু যদি আমি প্লাষ্টিকৰ সু ব্যৱস্থাপনা নকৰোঁ নিষ্কাশন, তেনেহ'লে সময়ৰ কালত আৰু যিকেইটামান আমাৰ অনুঘটক আছে, ৰ'দ বতাহ বৰষুণ বায়ু পানী, তাহাঁতৰ কালক্ৰমততো এটা অৱস্থাৰ পৰা সিহঁত সলনি হ'বই আন এটা অৱস্থালৈ, আৰু যেতিয়া সিহঁত টুকুৰা হিচাপত সলনি হয়, সৰু সৰু টুকুৰা হ'ব, আৰু সেইমতে প্ৰকৃতিৰ বিভিন্ন মাটি হওক, পানী হওক, বায়ু হওক, তালে প্ৰৱেশ কৰিব, আৰু সি তেতিয়া আমাৰ অপকাৰ কৰাটো তো নিশ্চিত
3: নিশ্চিত
2: গতিকে এইবোৰকে আমি সেকেন্ডৰী সেকেন্ডৰী কাৰণে কৈছো আমি ইচ্ছাকৃতভাৱে উৎপাদন
3: কৰা নাই
2: এই সময়ৰ লগত আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ পৰাই সেই
3: সৃষ্টি হৈছে
2: এটা আমাৰ ইচ্ছাৰ লগত নাছিল সেইকাৰণে সিহঁতক গৌণ বুলি কোৱা
3: হৈছে গৌণ বুলি কোৱা হৈছে হয় আৰু আৰু এইটো বিষয়ে আৰু অকণমান কওকচোন বহলাই এনে অপকাৰিতা বিষয়টো কৈছেই এতিয়া মানে কেনেকুৱা কেনেকুৱা অপকাৰিতা আমি আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে কিবা কাৰণে যদি আমাৰ শৰীৰৰ ভিতৰলৈ সোমায় সি নিশ্চয় অপকাৰ কৰিব গতিকে মানৱ স্বাস্থ্যৰ ওপৰত আমি ইনহেল কৰাৰ পিছত বা আমি খোৱাৰ পিছত যদি তাত গৈ কি হ'ব পাৰে স্কিনৰ কিবা হ'ব পাৰে নেকি তেনেকুৱা বিষয়ে অলপ কওকচোন
2: আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে মাইক্ৰোপ্লাষ্টিকৰ কণাবোৰ বৰ্তমান আৰু বৰ্তমানতকৈও ভৱিষ্যতৰ কাৰণে আমাৰ বেছি ভয়াৱহ ভয়াৱহতা সৃষ্টি কৰিব মাইক্ৰোপ্লাষ্টিকৰ পৰা যিবোৰ অপকাৰ হয় সেইবোৰ এটা ওৱান ডাইমেনশ্যনেল নহয় মাল্টি ডাইমেনশ্যনেল বহুতো দিশত সি ক্ষতি কৰিব গতিকে আমি যদি মাইক্ৰোপ্লাষ্টিকৰ পৰা হ'ব পৰা ক্ষতিবোৰক আমি কিছুমান শিতানত ভাগ কৰি ল'লে আমি আলোচনাৰো সুবিধা হ'ব আমাৰ শ্ৰোতায়ো
3: শুনি
2: ভাল পাব প্ৰথমতে মই উল্লেখ কৰিম যে মানৱ স্বাস্থ্যৰ ওপৰত মাইক্ৰোপ্লাষ্টিকৰ কেনেকুৱা প্ৰভাৱ মাইক্ৰোপ্লাষ্টিকবিলাক খাদ্য পানী আৰু বায়ুৰ মাধ্যমেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব প্ৰৱেশ কৰি আমাৰ যি পাচনতন্ত্ৰ ক্ষতি কৰে পাচনতন্ত্ৰত যিটো প্ৰদাহ বা জ্বলাপোৰা ইনফ্লেমেশ্যন বুলি কয় সৃষ্টি কৰিব পাৰে পাচনতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা ব্যাহত কৰিব পাৰে শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ আৰু এটা কাৰণ হৈছে আমাৰ মাইক্ৰোপ্লাষ্টিক বায়ুত থকা মাইক্ৰোপ্লাষ্টিক নিশ্বাসৰ জৰিয়তে হাওঁফাওঁত প্ৰৱেশ কৰে কৰি পেলাই এলাৰ্জি হাঁপানি আৰু শ্বাসজনিত বিভিন্ন সমস্যা আমাক বৃদ্ধি কৰিব পাৰে
3: সৃষ্টি কৰিব পাৰে
2: হৰ্মনৰ অসামঞ্জস্যতা মাইক্ৰোপ্লাষ্টিকত বিছফেনল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে যি পদাৰ্থ হয় যি আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ যিটো ইংৰাজীত এণ্ডোক্ৰাইন ছিষ্টেম বুলি কোৱা হয় তাৰ মানে যিটো স্বাভাৱিক কাম কাজত সি প্ৰভাৱ পেলায় আৰু কেঞ্চাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে
3: কাৰণ এণ্ডোক্ৰাইন গ্লেণ্ড ডিপ্লাই হয় এণ্ডোক্ৰাইন ছিষ্টেম ডিপ্লাই হৰ্মনখিনি ছিক্ৰেট হয় এতিয়া হৰ্মনখিনি মানে ইমবেলেঞ্চ কৰি দিব
2: কৰিব পাৰে কৰিব কিছুমান বিষাক্ত পদাৰ্থ মাইক্ৰোপ্লাষ্টিকৰ লগত সংলগ্ন হৈ ইতিমধ্যে উল্লেখ কৰিছিলোঁ ই শৰীৰত যেতিয়া জমা হয় তেতিয়া ই আমাৰ কেঞ্চাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে
3: বৃদ্ধি কৰে
2: তে এইখিনি যিখিনি আমি আলোচনা কৰিলোঁ এয়া হৈছে মানৱ স্বাস্থ্যৰ ওপৰত আমাৰ মাইক্ৰোপ্লাষ্টিকৰ প্ৰভাৱ
3: এতিয়া মানে বুজা গ'ল এইটোৱেই যে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব যদি আমাৰ শৰীৰত প্ৰৱেশ কৰে শৰীৰত প্ৰৱেশ কৰা দেখোন ৰাস্তা কেইবাটাও উল্লেখ কৰিলে আপুনি সেইটো আমাৰ নাকৰ ফুটাইদিও হ'ব পাৰে মুখেদিও হ'ব পাৰে ফলত আমি শ্বাসজনিত ৰোগতেই হওক পাচনজনিত ৰোগতেই হওক বিভিন্ন সমস্যাৰ সন্মুখীন হ'ম তেনেকুৱা চৰ্ম ৰোগ বা চকুৰ ক্ষেত্ৰতো সেইটো এটা সমস্যাৰ সৃষ্টি হ'ব
2: পাৰে
3: কাৰণ ইতিমধ্যে আপুনি কৈছে যে ই আকৌ বিষাক্ত বস্তু আকৰ্ষণহে কৰে যিটো বস্তু
2: শৰীৰত প্ৰৱেশ কৰি বেলেগ পদাৰ্থৰ লগত আকৌ লগ খাই কম্বাইন হৈ আৰু মানে জটিলতা
3: বৃদ্ধি কৰে
2: এতিয়া মই উল্লেখ কৰিব খুজিছো জলজ পৰিৱেশৰ ওপৰত মাইক্ৰোপ্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱ বিশ্বৰ সাগৰ মহাসাগৰ উপকূল অঞ্চল আৰু নদ নদীবোৰত বৰ্তমান কোটি কোটি টন প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হৈছে মাছ মিছা মাছ কাছ তিমি সাগৰৰ উপকূলত থকা চৰাইবোৰ এই মাইক্ৰোপ্লাষ্টিকবিলাক খাদ্য বুলি ভাবি গ্ৰহণ কৰে তাহাঁতৰ মানে স্বভাৱজাতটো পৰিৱৰ্তন হৈছে মাইক্ৰোপ্লাষ্টিকবোৰ আৰু তাৰ প্ৰাকৃতিক যি খাদ্য হয়তো দেখাত মাছৰ নিচিনাই সৰু মিলে যাৰ কাৰণে সিহঁতে ভুলবশত খাদ্য বুলি গ্ৰহণ কৰে পেটত যেতিয়া ভৰি থাকে এই মাইক্ৰোপ্লাষ্টিক যদি তেওঁলোকৰ পেটলৈ যায় তেওঁলোকৰ কি হয় খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতাটো কমি যায় নিজে মানে পেটটো ভৰি থকা বুলি অনুভৱ কৰে যিহেতু হজম নহয় তাহাঁতৰ পাচনতন্ত্ৰই সেই বস্তুটোক হজম কৰিব নোৱাৰে যাৰ বাবে তেওঁলোকৰ পেটটো অনবৰতে ভৰি থকা অনুভৱ হয় আৰু স্বাভাৱিকতে তাৰ খোৱাৰ আহাৰ গ্ৰহণ কৰাৰ প্ৰৱণতাটো বা পৰিমাণটো কমি যায়,
3: কমি যায়,
2: কৰাৰ ক্ৰমত নেতাটো মৃত্যু হ'ব, পুষ্টিহীনতাত ভুগি, আৰু শেহত পুষ্টিহীনতাৰো ভুগি তাৰ মৃত্যু হয়। আৰু গৱেষণাই দেখুৱাইছে যে মাইক্ৰ'প্লাষ্টিকে বহু সামুদ্ৰিক জীৱৰ প্ৰজনন ক্ষমতা ব্যাহত কৰিছে, তাৰ সাধাৰণ যিটো প্ৰজনন ক্ষমতা যথেষ্ট কমাই তুলিছে, যাৰ কাৰণে আমাৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। এইখিনিৰে মই ক'লোঁ মাইক্ৰ'প্লাষ্টিকৰ সামুদ্ৰিক জীৱৰ বা জলচৰ জীৱৰ ওপৰত পৰা কুপ্ৰভাৱ।
3: তা এই জলজ প্ৰাণী বুলি কোৱাৰ লগে লগে আমাৰ সাগৰটোতো আছেই, সাগৰ পোৱাৰ আগতো আমাৰ পুখুৰী, নদ নদী, কলং সেই সকলোবোৰ আছে। তা সেই সাগৰত পানীখিনি পৰিবৰ কাৰণে এই পুখুৰী, নদ নদী, কলঙৰ পৰাই যাব লাগিব।
2: সাগৰত প্ৰভাৱটো কিয় বেছি? আমাৰ মানুহ হয় বা সাধাৰণতে যিখিনি আমি মাইক্ৰ'প্লাষ্টিক বা প্লাষ্টিক জাতীয় বস্তু যদি আমি সৰু সুৰা নদ নদীত পেলাই দিওঁ, তেনেহ'লে নদ নদীয়ে শেষলৈকে নি পেলাই জমা কৰিব সাগৰ বা মহাসাগৰতে, গতিকে লাষ্ট ষ্টকটো সাগৰ বা মহাসাগৰত জমা হয়। সেইকাৰণে নদীৰ পানী উটুৱাই নি পেলাই তাত জমা কৰিব, সেইকাৰণে তাৰ প্ৰভাৱটো, যিটো আমি মাইক্ৰ'প্লাষ্টিকৰ প্ৰভাৱটো কৈছোঁ সাগৰীয় উপকূলত, ই প্ৰভাৱটো বেছি
3: বেছি।
2: যদি আমাৰ নদ নদী ক'ৰবাত যদি বিল বা খাল বিলতো যদি প্লাষ্টিক জমা হয় সমস্যাৰ সৃষ্টি কৰিব, কিন্তু শেষত গৈ জমাটো ক'ত হ'ব?
3: সাগৰতে,
2: সাগৰত হ'ব। গতিকে সাগৰৰ সামুদ্ৰিক জীৱৰ
3: জীৱ বেছি ক্ষতি
2: বেছি ক্ষতি হৈছে। ভৱিষ্যতে আৰু তাৰ প্ৰভাৱটো
3: ভয়ংকৰ
2: বা কুপ্ৰভাৱ
3: ভয়ংকৰ
2: ভয়ংকৰ হয়।
3: তেওঁ যিটো অঞ্চলত যি মাটিখিনিক লৈ পেলাই তেওঁ আছে, যি মাটিডৰাত তেওঁ নিজৰ ঘৰখন আছে, যি মাটিডৰাত তেওঁ খেতি কৰে, সেই অঞ্চলখিনিও এই মাইক্ৰ'প্লাষ্টিকেৰে ভৰিবলৈ আৰম্ভ কৰিছে
2: কৰিছে
3: কিন্তু আমাৰ পটককৈ চকুত নপৰে
2: নপৰে।
3: শ্ৰোতাই আমাৰ জানিব বিচাৰিব যে কেনেকৈ আমাৰ মাটিটো এই মাইক্ৰ'প্লাষ্টিকে প্ৰভাৱ বিস্তাৰ কৰিছে, আৰু আৰু শেষত আপুনি সেইটো আগবঢ়াবই যে কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। এটা বিশেষকৈ স্থলজ বিষয়ে অকণ কওক।
2: কৃষিভূমিত মাইক্ৰ'প্লাষ্টিক জমা হ'লে মাটিৰ উৰ্বৰতা কমি যাব, মাটিৰ যিটো পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পাব, উদ্ভিদৰ শিপাই পানী আৰু পুষ্টি মাটিৰ পৰা আহৰণ কৰাত অসুবিধা পাব, য'ত সকলো জেগাত যদি প্লাষ্টিকেই থাকে আৰু ফলত উদ্ভিদৰ ফলন কমি যাব। গতিকে মাইক্ৰ'প্লাষ্টিকৰ প্ৰভাৱ কোনো ডাইমেনশ্যনতে কম নহয়। সি লাগিলে মানৱ স্বাস্থ্য হওক, সি লাগিলে সামুদ্ৰিক বা আমাৰ জলজ অঞ্চল স্থল জলজ পৰিৱেশ হওক,

0: বা স্থলজ পৰিৱেশ। আৰু এটা কথা উল্লেখ কৰিব পাৰি, খাদ্য শৃংখলৰ ওপৰতো,
1: খাদ্য শৃংখল বুলি ক'লে খাদ্য বুজি পাইছোঁ,
0: হয়
1: শৃংখল মানে চেইন,
0: হয়
1: তে সেই কেনেকৈ খাদ্য শৃংখলৰ ওপৰত কেনেকৈ প্ৰভাৱ বিচাৰে, প্ৰথমতে অকণ খাদ্য শৃংখলৰ বিষয়ে অকণ আমাৰ শ্ৰোতাক জনাওকচোন।
0: খাদ্য শৃংখলটো আমি গম পাইছোঁ যে এজনৰ আহাৰ, এজন এটা প্ৰাণীৰ আহাৰ যেতিয়া আন এটা প্ৰাণীয়ে সেই প্ৰথম প্ৰাণীটোক ভক্ষণ কৰে, তেনেহ'লে সি দ্বিতীয়জনৰ কাৰণে আহাৰ হৈ পৰে। এনেজনে এনেদৰে প্ৰত্যেকটো প্ৰাণীৰ আহাৰৰ লগত এটাৰ লগত ইটো হয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে এটা সম্পৰ্ক হৈ আছে।
1: মানে আমি যদি উদাহৰণস্বৰূপে লওঁ যে আমাৰ উৎপাদক বুলি ক'লে ঘাঁহ ঘাঁহ বন, তে সেই ঘাঁহ বনক খাই ফৰিঙে, উদাহৰণস্বৰূপে লৈছোঁ, সেই ফৰিঙক খাই ভেকুলীয়ে, সেই ভেকুলীক খাই সাপে, তে সেই সাপক ভক্ষণ কৰে ডাঙৰ ডাঙৰ চৰাইবোৰ, তে সেই চৰাইবোৰ যেতিয়া মৃত্যু হয় তেতিয়া মৃতজীৱী তাক মাটিৰ লগত মিহলাই দিয়ে। এই গোটেই যিটো চেইন, এই চেইনটোত মানে যিটো অৱস্থাতে নহওক কিয় লাগিলে, ঘাঁহৰ ক্ষেত্ৰতেই হওক, ফৰিঙৰ ক্ষেত্ৰতেই হওক, বা ভেকুলীৰ ক্ষেত্ৰতেই হওক, যিকোনো এটা পৰ্যায়তে মাইক্ৰোপ্লাষ্টিকে মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
0: তাৰমানে এইখিনিতে এটা ঘটনা আছে, বায়'লজিকেল মেগনিফিকেশ্যন,
1: বায়'লজিকেল মেগনিফিকেশ্যন হয়।
0: তাৰমানে কি হয়, খাদ্য শৃংখলৰ য'তেই যি স্তৰতে কোনো প্ৰাণীয়ে যদি আহাৰত মাইক্ৰোপ্লাষ্টিক গ্ৰহণ কৰিলে বা তাৰ কিবা প্ৰকাৰে তাৰ শৰীৰত মাইক্ৰোপ্লাষ্টিক প্ৰৱেশ কৰিলে, তেনেহ'লে কি হ'ব, খাদ্য শৃংখলৰ উচ্চ স্তৰত যোন আছে তাৰ গালে শেষত গৈ তাতে জমা হ'ব,
1: উচ্চ স্তৰ
0: যেনে আমি মানুহ, যদি মাইক্ৰোপ্লাষ্টিক যদি পানীত গৈছে, সেই পানী যদি মাছে খাইছে, সেই মাছ যদি আমি খাইছো, আমাকতো কোনো ভক্ষণ কৰা নাই, গতিকে শেষত গৈ পেলাই আমাৰ গাতে গৈ জমা হ'ব। গতিকে খাদ্য শৃংখলত মাইক্ৰোপ্লাষ্টিকৰ যিটো প্ৰৱেশ হৈছে, সেইটো কিন্তু ভৱিষ্যতৰ কাৰণে খুবেই চিন্তনীয় এটা বিষয়। বিশেষকে যিবোৰ কৃত্ৰিম কাপোৰ আছে, কৃত্ৰিম কাপোৰবোৰ ধুওঁতে তাৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ, চাব আমি আমাৰ কাপোৰবোৰ পুৰণা হ'লে আহ যাতে আহ আহ এৰাই আহে, সেইবোৰ যেতিয়া কাপোৰ যদি ক্ৰমান্বয়ে ধুই থকা হয়, তেনেহ'লে তাৰ পৰা ক্ষুদ্ৰ যিবোৰ আহ আছে, সেই আহবোৰ পানীৰ লগতে বায়ুটো মুকলি হয়, যিবিলাক অতি ক্ষুদ্ৰ, হয়তো আমাৰ চকুৱে ধৰিবও নোৱাৰিব। আৰু এই কণাসমূহ কি হয়, সেৱাত আমি উশাহৰ লগত আমি গ্ৰহণ কৰোঁতে এই আমাৰ হাওফাও পাইগৈ, আৰু যিটো মানে এটা চিন্তনীয়, ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে আমাৰ হাপানি হওক, হাওফৰ সমস্যা হওক, বা এলাৰ্জিজাতীয় যিবোৰ বেমাৰ আছে, এইবোৰ মানে বায়ুৰ দ্বাৰা হোৱা, বায়ুৰ দ্বাৰা প্ৰৱেশ কৰা মাইক্ৰোপ্লাষ্টিকৰ কাৰণেও এটা কাৰণ হয়। গতিকে মাইক্ৰোপ্লাষ্টিকবোৰ বায়ু প্ৰদূষণতো কোনো গুণে তাৰ মানে কম কৰা কম নহয়, বিভিন্ন ডাইমেনশ্যন মই অলপ কৈছোঁ, ই প্ৰত্যেকটো দিশতে কম হওক বা বেছি হওক কিন্তু প্ৰভাৱ বিস্তাৰ কৰি গৈ আছে,
1: আমি প্ৰথমতে যে আলোচনা প্ৰথমতে যে উল্লেখ কৰিছিলোঁ যে আমি চুইংগাম এদাই খাওঁ, তাৰ বাকলিটো একদম সৰু হয় যথেষ্ট, আৰু আমি য'তে ত'তে পেলাই দিয়া এটা প্ৰৱণতা
0: আছে,
1: আমি এটা সৰু সৰু কিবা চকলেট এটা খালোঁ, তাৰ ৰেপাৰটো, তাৰ বাকলিটো আমি তেনেকৈ পেলাই দিওঁ। আমি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ পেকেটৰ যেতিয়া খোলোঁ, খোলোঁতে আমি ওপৰৰ যিটো ক্ষুদ্ৰতিম ক্ষুদ্ৰ অংশটো, সেইটো আমি ছিঙি পেলাওঁ, হাতেৰে ছিঙো, কিছুমান কিছুমান কিতাপে দাঁতেৰেও ছিঙা দেখা পোৱা যায়, কেঁচিৰে কাটো, সেইবিলাকো সৰু সৰু কণিকা আমাৰ প্ৰকৃতিত পৰি আছে, সেইখিনি আল্টিমেটলি গৈ পেলাই ৰাস্তাৰ পৰা গৈ পেলাই পুখুৰী বা নদীত জমা হৈছে, সেইবোৰ লাহে লাহে মাটিৰ লগত মিহলি হৈছে, বায়ুৰ লগত মিহলি হৈছে, লগে লগে পানীটো মিহলি হৈছে, গতিকে এই সকলোবিলাক প্ৰক্ৰিয়াটো মানে এই এটা মানে চক্ৰ আকাৰে ঘূৰি আছে গতিকে এই এইটো ক্ষেত্ৰত মানে আমি কেনেকৈ মানে পৰিত্ৰাণ পাম।
0: হয়, এটা খুব সুন্দৰ প্ৰশ্ন যে মাইক্ৰোপ্লাষ্টিকৰ আমি এতিয়ালৈকে যিখিনি আলোচনা কৰিলোঁ তাৰ পৰাতো আমি গম পাইছোঁ যে যিটো আমাৰ মূল আমাৰ যিটো শিৰোনামা আছিল মাইক্ৰোপ্লাষ্টিক এক নিৰৱঘাতক, হয়তো আমি চিন্তা ইমানখিনি আমি ইমান দিনে প্লাষ্টিক প্লাষ্টিকতে আছিলোঁ, কিন্তু প্লাষ্টিকটো এতিয়া ক্ৰমান্বয়ে সময়ৰ সোঁতত সি যিটো মাইক্ৰোপ্লাষ্টিকলৈ ৰূপান্তৰ হ'ল, গতিকে সিটো এতিয়া ক্ৰমান্বয়ে আমাৰ পৰা সমস্যাৰ বহেহে তুলি আছে, গতিকে তাৰ কিছু আমি নিৰাময় ব্যৱস্থা আমি কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি এবাৰ ব্যৱহাৰযোগ্য যিবোৰ প্লাষ্টিক, আমাৰ সাধাৰণতে আমি ওৱান টাইম ইউজ বুলি কওঁ, এই প্লাষ্টিকবোৰৰ ব্যৱহাৰটো হয় নিষিদ্ধ কৰিব লাগে বা ব্যৱহাৰ অতি সীমিত কৰক, ই এটা আমাৰ পৰিত্ৰাণৰ এটা উপায় হ'ব পাৰে। তাৰ সলনি আমি
1: মৰা পাতাটো এৰি বেগ কিছুমান,
0: হয়
1: তেনেকুৱা আমি ব্যৱহাৰ কৰিব পাৰোঁ, কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ,
0: হয়,
1: কিন্তু এতিয়াও দেখা যায় আমি বহুত সজাগতা সভাত আমি অংশগ্ৰহণ কৰিছোঁ, আকাশবাণী নগাঁও কেন্দ্ৰই বহুত সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, সজাগতা বৃদ্ধিৰ চেষ্টা কৰিছে, কিন্তু তথাপিও আমি বজাৰলৈ যাওঁতে সেই পলিথিনটো নিদিলে আমি বেপাৰীজনৰ ওপৰত আমি ক্ৰোধান্বিত হওঁ, সেই বেপাৰীজনে আমি যেতিয়া সোধোঁ বেপাৰীজনক বা দোকানীজনক যেতিয়া সোধোঁ যে আপুনি প্লাষ্টিক কিয় দিয়ে, তেওঁলোকে দুখেৰে কয় যে যদি প্লাষ্টিক নিদিওঁ সেইজন কাষ্টমাৰ সেইজন গ্ৰাহক পুনৰবাৰ নোযোৱা হয়, নহা হয় আমাৰ দোকানলৈ যে প্লাষ্টিক নিদিয়ে। সেইবোৰটোতো আমি কৰিয়ে আছোঁ
0: আৰু
1: সেইটো ওৱান টাইম ইউজ প্লাষ্টিক, সেইটো বিপদটো মাতিয়ে আছে। এতিয়া নতুনকৈ আহিল মাইক্ৰ' প্লাষ্টিক, আমি তাৰ আমিতো এৰিবতো লাগিব, নিজৰ স্বভাৱটোতো অলপ
0: আমি নিজৰ স্বভাৱ সলনি কৰিবই লাগিব। ইতিমধ্যে আমি যিটো ওৱান টাইম ইউজ প্লাষ্টিকৰ কথা কৈছোঁ, তাৰ সলনি আমাৰ কলপাত খুব সুন্দৰ এক ব্যৱস্থা আছিল আমাৰ সমাজ ব্যৱস্থাত, অতীতৰ পৰা আছিলেই। আমি সৰু থাকোঁতে দেখা পাইছোঁ বিয়া সকামবোৰত শালপাতৰ ডিছ বাতি ব্যৱহাৰ কৰা দেখা পাইছোঁ।
1: আকৌ আহিছে লাহে লাহে
0: লাহে লাহে, আকৌ সজাগতা, এইটো সজাগতা বৃদ্ধি হোৱাৰ কাৰণে হৈছে। আৰু আদিবোৰ ব্যৱহাৰ কৰিলে আমি ওৱান টাইম ইউজ প্লাষ্টিকটো আমি কিছু পৰিমাণে এৰাব পাৰিম। দ্বিতীয়তে বিকল্প সামগ্ৰী কিছু আছে আমাৰ, যিটো ইতিমধ্যে আপুনি উল্লেখ কৰিছিল, কাপোৰৰ বেগ, কাগজৰ সামগ্ৰী, বাঁহজাত সামগ্ৰী আৰু যিবোৰ আমাৰ বটল, প্লাষ্টিকৰ বটলৰ সলনি আমি কাঁচ আৰু ধাতুৰ পাত্ৰৰ যিটো ব্যৱহাৰ বৃদ্ধি কৰিলে আমি কিছু পৰিমাণে প্লাষ্টিকৰ ব্যৱহাৰটো আমি কমাব পাৰিম।
1: তথাপি মানুহে মানে সেইটো সংকোচ কৰে যে কাঁচৰ বটল পটককৈ ভাঙি যায়, কিন্তু আমি উপলব্ধি কৰিছোঁ যে প্লাষ্টিকৰ বটলতে কাঁচৰ বটল সোনকালে ঠাণ্ডাও হয় আৰু কে মানে সেইটোত মানে কোনো ধৰণৰ মানে পলিথিনৰ পৰা যিটো মানে আমাৰ প্ৰদূষণ হয় সেইটোৰ পৰা নহয় কেতিয়াও, তথাপিতো আমি ব্যৱহাৰ কৰিবলৈ অলপ টান পাওঁ।
0: কাঁচৰ বটলৰ হয়, আপুনি ঠিকেই কৈছে, কাঁচৰ বটলটো ভাঙাৰ সম্ভাৱনা থাকেই। তাৰ লগতে আমি বিকল্প হিচাপে আমাৰ ধাতু যিহেতু তামৰ, আমাৰ অতীজৰ মানুহে কৈছে বা আয়ুৰ্বেদে কয়ো যে তামৰ পাত্ৰত পানী ৰাখিলে সেই পানী স্বাস্থ্যৰ কাৰণে
1: ভাল।
0: গতিকে আমি যদি কাঁচলৈ ভয় ভাঙাৰ, তেনেহ'লে তাৰ সলনি আমি তামৰ পাত্ৰ, আৰু আজিকালি অনলাইনত মই দেখা পাইছোঁ বিভিন্ন এপত তামৰ পাত্ৰ কিন্তু বটল এভেইলেবল, আমি ঘৰতে অনলাইনত অৰ্ডাৰ কৰি আমি কিনিব পাৰোঁ।
1: হয়, এতিয়া মানে আৰু আৰু আৰু কিছুমান সজাগতাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে প্লাষ্টিকৰ বটলটো যিটো আমি পানী খাওঁ, 10 টকীয়া হওক, 20 টকীয়া হওক বা ডাঙৰ বটল হওক, সেই প্লাষ্টিকৰ বটল গৰমত থাকিলে তাৰ পৰা কিছুমান মাইক্ৰ' প্লাষ্টিক নিৰ্গত হয়। মাইক্ৰ' প্লাষ্টিক
0: বিভিন্ন গৱেষণাই কৈছে
1: আৰু সেই পানীখিনি আমি খাই আছোঁ, মানে আমি ডাইৰেক্ট ইনহেল কৰি আছোঁ। আৰু সেইকাৰণে মানে আমি চেষ্টা, সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকোঁ সদায়, বিজ্ঞান প্ৰবাহৰ মাধ্যমেৰে হওক বা আকাশবাণী নগাঁও কেন্দ্ৰই ঘৰে ঘৰে গৈয়ে হওক, এইটো সজাগতা সৃষ্টি কৰি থকাৰ চেষ্টা কৰে সদায় যে প্লাষ্টিকৰ বটলত নাখালে ভাল। কিন্তু আমি পানীটো খাই আছোঁ, আজিকালি আমি পানী আমি এৱেৰ হৈছোঁ, গতিকে আমি জোৰটোৰ পানী নাখাই পেলাই আমি পানী বটলটো কিনি খাওঁ। কিন্তু দুৰ্ভাগ্য যে পানী বটলটো প্লাষ্টিকৰ, গতিকে সেই প্লাষ্টিকৰ বটলটো ৰ'দৰ বতাহে বৰষুণে মাজেদি পাৰ হৈ আহিছে, গতিকে মাইক্ৰ' প্লাষ্টিক তাত থাকে বুলিয়ে কয়। গাড়ীৰ ভিতৰত থকা পানী বটলটো, প্লাষ্টিকৰ বটলটো গৰম হৈ থাকিলে খাবলৈ মানা কৰে। গতিকে এতিয়া আমি এফালে সজাগ হৈছোঁ পানী ভাল খাওঁ,
0: আনফালে আকৌ নতুন বিপদ পাই
1: নতুন আমি প্লাষ্টিকত খাই আছোঁ। গতিকে এনেকৈ চাগে আমি আগবাঢ়িব লাগিব, কেনেকৈ আমি নিজকে, নিজৰ শৰীৰটোক বা নিজৰ মানে স্বাস্থ্যটো কেনেকৈ আমি খিয়াল ৰাখোঁ।
0: সেইটো আপোনাৰ যিটো আজি অনুষ্ঠান, সেই তেনেকুৱা অনুষ্ঠান বা বিভিন্ন মাধ্যমেৰে আমি মানুহলৈ মেছেজটো দিব লাগিব, যাতে আমি যিমান দূৰ সম্ভৱ প্লাষ্টিকক আমি এৰি চলিব লাগিব।
1: সদু শেষত আমি মোটামুটি আমি অনুষ্ঠানৰ শেষৰ পৰ্যায় পাইছোহি। মাইক্ৰ' প্লাষ্টিকৰ ধাৰণাটো আমাৰ শ্ৰোতাই পাইছে, নতুন এটা ধাৰণা, আৰু সেই ধাৰণাটোক লৈ পেলাই চহৰ অঞ্চল, গ্ৰামাঞ্চল সকলোৱে আমাৰ শ্ৰোতাই শুনিছে, তেওঁলোক যথেষ্ট এৱেৰ হ'ব। আৰু আজিকালি প্ৰদূষণ অকল চহৰ অঞ্চলতে নহয়, গাঁও অঞ্চলতো আছে,
0: গাঁও গৈ পালেগৈ।
1: গতিকে সেইকাৰণে আমাৰ সকলো পৰ্যায়ৰ শ্ৰোতাই এই কথাখিনি হৃদয়ংগম কৰিছে। সদু শেষত আপুনি আমাৰ শ্ৰোতালৈ মাইক্ৰ' প্লাষ্টিকৰ পৰা কেনেকৈ আগবাঢ়িম তাৰ বিষয়ে, যি যি বিষয় আমাৰ গুৰুত্বপূৰ্ণ ৰৈ গৈছে বুলি আপুনি উপলব্ধি কৰে তাৰ বিষয়ে অলপ।
0: তৃতীয়তে আমি যদি প্লাষ্টিকৰ ব্যৱহাৰ সীমিত বা বন্ধ কৰিব লাগে, তাৰ কাৰণে আৰু এটা বিশেষ ৰাস্তা হৈছে জনসচেতনতা বৃদ্ধি কৰিব লাগে। এইটোৱে মই কওঁ যে আটাইতকৈ বেষ্ট ৱে হ'ব মাইক্ৰ' প্লাষ্টিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ। জনসচেতনতা বৃদ্ধি এক ফলপ্ৰসূ পদক্ষেপ বুলি মই বিদ্যালয়, মহাবিদ্যালয়, সামাজিক সংগঠনৰ জৰিয়তে সচেতনতামূলক কাৰ্যসূচী আমি ল'ব লাগিব।
1: আশা কৰিছো আমাৰ শ্ৰোতাই মাইক্ৰোপ্লাষ্টিকৰ বিষয়ে অৱগত হ'ল, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। সামান্যতম প্ৰত্যেকে অকণ অকণ চেষ্টা কৰিব, তেতিয়া আমি ভাবোঁ যে এটা মানে আমি গতানুগতিক এটা আশাত আমি পৰিণত কৰিব পাৰিম আমি যিটো আশা কৰিছো।
0: এই ক্ষেত্ৰত আকৌ চৰকাৰী নীতি আৰু আইনো এটা
1: গুৰুত্বপূৰ্ণ
0: ভূমিকা পালন কৰে।
1: তাকে সেইটোৱে আশা কৰিছো যে চৰকাৰেও সেইটো বিষয়ে সেই প্লাষ্টিকৰ পৰিৱৰ্তে বেলেগ কিবা বিকল্প সন্ধান কৰিব পাৰে নেকি,
0: বা আমাৰ যিটো ৰিচাইকেল ব্যৱস্থাটো আছে, ৰিচাইকেল ব্যৱস্থাটো বা ৰিইউজ, মই বহুতে হয়তো পঢ়িছে 3R নীতি এটা আছে, ৰিইউজ, ৰিডিউচ আৰু ৰিচাইকেল। গতিকে এই নীতিটোক আমি ফলো কৰিব লাগিব
1: আৰু ছাত্ৰ ছাত্ৰীসকলেও প্লাষ্টিকৰ পৰিৱৰ্তে আৰু যদি কিবা বিকল্প আৰু আৱিষ্কাৰ কৰি দিব পাৰে তা আমাৰ সমাজকে যথেষ্ট উপকাৰ হয়।
0: হয়, আৰু পৰিৱেশ সুৰক্ষা সম্বন্ধে যিবোৰ আইন আছে সেইবোৰ চৰকাৰে কঠোৰভাৱে বলবৎ কৰিব
1: লাগিব। হয়, ধন্যবাদ। মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক আলোচনা ভাগ শুনিলে আগবঢ়ালে জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়া, ধন্যবাদ।
0: ধন্যবাদ।
1: আজি বিজ্ঞান পৰ্ব আলোচনাৰ আলোচনা বিষয়টি আছিল মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আলোচনা ভাগ আগবঢ়ালে জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথে। প্ৰিয় শ্ৰোতা, মাইক্ৰোপ্লাষ্টিক নীৰৱ ঘাতক হিচাপে কেনেকৈ আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে আলোচনা ভাগ শুনিলে আপোনালোকে নিশ্চয় মন কৰিছে, যেতিয়া আমি কোনো ভ্ৰমণ কাৰ্য কৰোঁ বা কোনো ঠাইলৈ আমি ফুৰিবলৈ যাওঁ, বা গাড়ীতে হওক বা খোজকাঢ়িয়ে হওক, যেতিয়া আমি ফুৰিবলৈ ক'ৰবালৈ যাওঁ, পিকনিক খাবলৈ যাওঁ, তেতিয়া আমি যিবোৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰোঁ সেইবোৰ নিশ্চয় আমি আকৌ উভতাই লৈ আহোঁ, নিশ্চয় আমি ৰাস্তাত অত'ত নেপেলাওঁ আৰু সেইখিনিক আমি আকৌ ৰিচাইকল কৰোঁ। গতিকে আমি চেষ্টা কৰি অব্যাহত ৰাখিব লাগিব যে যিবোৰ প্লাষ্টিকৰ বটল আমি অত'ত নেপেলাওঁ, ৰিচাইকল কৰোঁ, বা কোনোবাই যদি পেলোৱা নিচিনা দেখাও পাওঁ, তাৰ প্ৰতি আমি সদায় সজাগতা সৃষ্টি কৰিব লাগিব। আৰু সজাগতা আমি ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব, বাটে পথেও কৰিব লাগিব। তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাব বিচাৰোঁ যে এই যে প্লাষ্টিক যে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ, আমি বজাৰ কৰিবলৈ যাওঁতে যে পলিথিনটো নহ'লে যে আমাৰ চলিব নোৱাৰা অৱস্থা হৈছে, সেইটোক আমি জানো অভ্যাসত পৰিণত কৰা নাই। ইয়াক আমি আৰু সলাব পাৰিম কেনেকৈ, আমি সদায় ব্যৱহাৰ কৰি থকা সেই প্লাষ্টিকটো এৰি চলিব লাগিব। এৰি চলাৰ কাৰণে আপোনালোকে নিশ্চয় কৰিয়ে আছে ইতিমধ্যে, কাপোৰৰ বেগ হওক বা ডাঠ প্লাষ্টিকৰ মোনা যিটো বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি সেই মোনা ব্যৱহাৰ কৰক, মৰাপাটৰ সূতাৰে তৈয়াৰি মোনা ব্যৱহাৰ কৰক, তেনেকুৱা কৰিলে আমাৰ প্লাষ্টিকৰ পৰিমাণটো কমি আহিব। নিশ্চয় আপোনালোকে এই কামবোৰ কৰি আছে, আৰু যদি কোনোবাই কৰা নাই, আমাৰ ফালৰ পৰা অনুৰোধ থাকিব, আপোনালোকৰ প্ৰতিও এটা আগ্ৰহ থাকিব যে সেই সকলোবোৰ যাতে পলিথিন ব্যৱহাৰ নকৰাকৈ আমি চলিব পাৰোঁ, তাৰ কাৰণে এটা সজাগতা সৃষ্টি কৰিব লাগিব। আৰু এটা কথা, আপোনালোকে যিটো বটলত পানী খায় সেইটো প্লাষ্টিকৰ বটল নেকি? যদি হয় তেতিয়াহ'লে চেষ্টা কৰিব যাতে যিমান কম পৰিমাণে আমি ব্যৱহাৰ কৰোঁ প্লাষ্টিকৰ বটল সিমান ভাল। কাৰণ পুনৰ যদি আমি সেই প্লাষ্টিকৰ বটলতে পানী খাই থাকোঁ, কেতিয়াবা গৰম পানী প্লাষ্টিকৰ বটলত ভৰাই, কেতিয়াবা বেছি ঠাণ্ডা পানী, তেনেকুৱা যদি কৰি থাকোঁ, এই লাহে লাহে মাইক্ৰোপ্লাষ্টিকবোৰ আমাৰ শৰীৰলৈ সোমাই সোমাই গৈ থাকিব। যদি আমাৰ মাইক্ৰোপ্লাষ্টিক আমাৰ দেহত সোমাই যায় কি ভয়াৱহ সৃষ্টি হ'ব পাৰে ইতিমধ্যে আপুনি আলোচনাত শুনিলেই। গতিকে আশা কৰিছোঁ আপোনালোকে পলিথিন প্লাষ্টিক এইবোৰ কমকৈ ব্যৱহাৰ কৰি নিজক সুস্থ ৰাখক, সমাজক সুস্থ ৰাখক, আৰু এখন সুস্থ সমাজ গঢ়াত আমাক সহায় কৰক, আকাশবাণী নগাঁও কেন্দ্ৰক সহায় কৰক। আৰু আকাশবাণী নগাঁও কেন্দ্ৰই সদায় চেষ্টা কৰি যাব এনেকুৱা ধৰণৰ সজাগতা যাতে সমাজলৈ আগবঢ়াই দিবলৈ। ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, ইমানপৰে কথোপকথনৰ অনুষ্ঠানটি শুনিলে। FM-ৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান। প্ৰথমতেই শুনাবলৈ লৈছোঁ মেঘে মেঘে শীৰ্ষক এটি গীত। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাঁথৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি শুনি আছে গীতৰ অনুষ্ঠান। এইবাৰ শুনোৱা হওক সুৱাগমণি মহন্তৰ কণ্ঠত এটি গীত, গীতৰ কথা গুণমণি বৰাৰ।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, দ্বিগেন্দ্ৰমোহন শৰ্মাৰ গীতৰ কথাৰে এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা।

এইখিনিতে এটি ঘোষণা। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026 ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https/awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰে। ঘোষণাটি ইমানেই। প্ৰিয় শ্ৰোতা, যাওঁ হওক পুনৰ গীতৰ মাজলৈ। এইবাৰৰ শিল্পী সংগীতা বৰঠাকুৰ। গীতৰ কথা প্ৰশান্ত বৰদলৈৰ।

সংগীতা বৰকাকতিৰ কণ্ঠত গীতটি শুনিলে। শ্ৰোতাসকলে গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। এইবাৰ শুনাবলৈ লৈছোঁ তফজ্জুল আলীৰ গীতৰ কথাৰে মিতালী দেৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 11 বজাত আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলাইছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেক

কৰাৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ জনায়। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মে'ৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। গহপুৰৰ গমিৰি অঞ্চলৰ বেবেজিয়াত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত 2টা বাসগৃহ ধবংস হয়। হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি বাতিও তহিলং কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোক আতংকিত হৈ পৰিছে। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন ৰেলৰ চাফাইকৰ্মীৰ মৃত্যু হয়। ষ্টেচনৰ বায়ু প্ৰস্ৰাৱাগাৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ লোকজনৰ মৃত্যু হয়। মৃত লোকজন মাইজান কানাই গাঁৱৰ সুমন শইকীয়া বুলি ৰেল আৰক্ষীয়ে জনাইছে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। শিৱসাগৰ জিলাৰ ডিমৌত বজ্ৰপাতত কালি এজন লোকৰ মৃত্যু হয়। মৃত লোকজন জিলাখনৰ ৰঙাদৰীয়া গাঁৱৰ জ্যোতিষ ফিল' বুলি জানিব পৰা গৈছে। লোকজনে মাছ ধৰি থকা সময়তে এই অঘটন সংঘটিত হয়। 50 বছৰ বয়সৰ ঊৰ্ধৰ জ্যোতিষ ফিল'ৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: ইয়াত একটু নিজে স্পীড কমাই দিয়ে একটু ভালেমান মানে আমাৰ চালক সকলৰ পৰা ছাপোর্টো পাইছে আৰু একটু ভাল এটা সিগনেল হয় এইটো। আৰু লগতে আমাৰ ষ্টাফ তাত সদায় ডিউটিত থাকে, তেওঁলোকৰ লগতো ৰেগুলাৰলি ইণ্টাৰেকশ্যন হয় আমাৰ চালকসকলৰ লগত, চ' এইটো ভাল পৰিৱেশতে আছে। আৰু যদি এনেকুৱা ভাইলেশ্যন হয় তেতিয়া আমি ডেফিনেটলি আইনমতে যি একশ্যন ল'ব লাগিব। আমাৰ কাজিৰঙা এৰিয়াত বন্য প্ৰাণী বানপানীৰ সময়ত পাৰ হোৱাৰ সম্ভাৱনা সদায় থাকে, তো সেইকাৰণে এইটো নিজৰ চেফটি আৰু বন্য প্ৰাণীৰ চেফটিৰ কাৰণে মনত ৰাখি সকলে এটা স্পীড লিমিটৰ ভিতৰত, তেনেকৈ 40 কিলোমিটাৰ পাৰ আৱাৰ দিয়া হৈছে, সেইটো স্পীড লিমিটত যদি চলালে সকলোৰে কাৰণে ভাল। আৰু কাজিৰঙাৰ বন্য প্ৰাণী ৰক্ষা কৰিবৰ কাৰণে, বচিবৰ কাৰণে এইটো এটা নিজৰ কণ্ট্ৰিবিউচন হ'ব, সেইটো কাৰণে মই সকলোক অনুৰোধ কৰিছোঁ।
1: ধেমাজি পানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল কৰা হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাও নিৰ্ধাৰণ কৰি দিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টত পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া কৰা হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027ৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মেৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়লো অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো গৃহক অনন্য পৰিসূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। মণিপুৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰু পলিঅ' প্ৰতিষেধক কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰা হৈছে। কালি আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 2,90,000টা শিশুক প্ৰতিষেধক দিয়া হ'ব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 5 বছৰ পৰ্যন্ত বয়সৰ কোনো শিশুৱে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা লৈছে। কালি ইম্ফলৰ পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিভাগীয় সঞ্চালকে শুভাৰম্ভ কৰা কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে অভিভাৱকসকলক সমীপৱৰ্তী বুথলৈ লৈ গৈ তেওঁলোকৰ 5 বছৰ পৰ্যন্ত বয়সলৈকে শিশুসকলক পলিঅ' প্ৰতিষেধক দিয়াবলৈ আহ্বান জনায়। মণিপুৰক পলিঅ'মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। ত্ৰিপুৰা আৰক্ষীয়ে যোৱা শুকুৰবাৰে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ সমীপৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা 8জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। বিমানবন্দৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশান্ত দেৱে জনোৱা মতে, আৰক্ষীয়ে প্ৰথমে বিমানবন্দৰৰ বাহিৰত সন্দেহজনকভাৱে চলা ফুৰা কৰি থকা 4জন লোকক গ্ৰেপ্তাৰ কৰে। পাছত তদন্তৰ অন্তত আন 4জন বাংলাদেশী নাগৰিককো গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আটাইকেইজন লোকক কালি আদালতত হাজিৰ কৰোৱা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন ৰেলৰ চাফাই কৰ্মীৰ মৃত্যু হয়। ষ্টেচনৰ বায়ু প্ৰস্ৰাৱগাৰ পৰিষ্কাৰ কৰি থকাৰ সময়তে লোকজনৰ মৃত্যু হয়। মৃত লোকজন মাইজান কানাইগাঁৱৰ সুমন শইকীয়া বুলি ৰেল আৰক্ষীয়ে জনাইছে। ঘটনাস্থলীত ৰেল আৰক্ষী আৰু ৰেল বিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। গহপুৰৰ গমিৰি অঞ্চলৰ বেবেজিয়াত যোৱা নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত দুটা বাসগৃহ ধবংস হয়। হাতীৰ জাকটোৱে অঞ্চলটোৰ খেতি বাতিও তহিলং কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় লোক আতংকিত হৈ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি দি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে বান পৰিস্থিতিৰ পৰ্যালোচনা। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি সাহসিকতা বঁটা প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
2: ফিল্ম হ'ল উলঝন আৰু কাৰ্যক্ৰম য়াদো কি মহফিল মে ৱক্ত হে এক ছোটে সা অন্তৰাল কা।

रहे, आज याद रहे।

বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন

ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেশ্যনেল এছেম্বলিত ভাষণ দি কয় যে ছিচিলি আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। আজি বিয়লি 5 বজাত শ্ৰীমতী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা নাইবা বিধি অনুসৰি আইন অমান্য কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে শাস্তিমূলক কাৰ্যবিধি আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকক শুধৰণিৰ সুযোগ দিয়া হ'ব। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সংশোধনীৰ দ্বাৰা ব্যৱসায়িক সুচলতা বৃদ্ধি কৰাৰ লগতে স্বেচ্ছামূলকভাৱে নীতি মানি চলিবলৈ ব্যৱসায়ীসকলক উৎসাহিত কৰা হ'ব। ইয়াৰ ফলত অনাহক আইনী প্ৰক্ৰিয়া হ্ৰাস কৰাৰ লগতে আস্থাভিত্তিক নীতি নিৰ্দেশনা ব্যৱস্থা আৰু গ্ৰাহক সুৰক্ষা পদক্ষেপসমূহো শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। মন্ত্ৰালয় সূত্ৰে প্ৰকাশ কৰা মতে নতুন ব্যৱস্থাৰ অধীনত এজন বৈধ পৰিমাপ বিজ্ঞান বিষয়াই ব্যৱসায়ৰ নীতিসমূহ প্ৰথমবাৰৰ বাবে উলংঘা কৰা ব্যৱসায়িক সংশোধনী আৰু শুধৰণিৰ বাবে জাননী জাৰি কৰিব পাৰে। ইয়াৰ ফলত ব্যৱসায়ীসকলে শুধৰণি কৰিবলৈ যুক্তিসংগত সময় লাভ কৰিব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ব্যৱসায়ীসকলে নীতি মানি চলিলে আইনী প্ৰক্ৰিয়া অথবা কোনো মোকৰ্দমাৰ প্ৰয়োজন নহ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উৎপাদনকাৰী, আমদানিকাৰী, মেৰামতিৰ সৈতে জড়িতসকল, ডিলাৰ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু অন্যান্য ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা প্ৰযোজ্য হ'ব। নিৰ্দিষ্ট ওজন আৰু মাপকাঠি মানি নচলা, পঞ্জীয়ন, নথি, ৰক্ষণাবেক্ষণ আদিৰ লগতে কৰ ৰিটাৰ্ণ প্ৰদানৰ ক্ষেত্ৰত বিধি উলংঘা কৰাসকলৰ ক্ষেত্ৰতো এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা ঢলে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে। ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি, চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে। বানৰ সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে।

0: মণিপুৰত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰু পলিঅ' প্ৰতিষেধক কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰা হৈছে। কালি আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ 2,90,000টা শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 5 বছৰ পৰ্যন্ত বয়সৰ কোনো শিশুৱে যাতে এই কাৰ্যসূচীৰ পৰা বাদ পৰি নাযায় তাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা লৈছে। কালি ইম্ফলৰ পৰিয়াল কল্যাণ সেৱা সঞ্চালকালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ হয়। বিভাগীয় সঞ্চালকে শুভাৰম্ভ কৰা কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে অভিভাৱকসকলক সমীপৱৰ্তী বুথলৈ গৈ তেওঁলোকৰ 5 বছৰ পৰ্যন্ত বয়সলৈকে শিশুসকলক পলিঅ' প্ৰতিষেধক দিবলৈ আহান জনায়। মণিপুৰক পলিঅ'মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰত 10 জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ লগে লগে অভিযুক্ত কেইজনক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে 15 জুনত আদালতে অভিযুক্ত কেইজনৰ ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে এই গোচৰ সংক্ৰান্তত চি বি আইয়ে এই পৰ্যন্ত 13 জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টিকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবলপ্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্ৰিকীয় দেশ ছিচিলি ভ্ৰমণৰ তৃতীয় দিনা ভিক্টৰিয়াত অৱস্থিত নৱশক্তিৰ বিনায়কৰ মন্দিৰ দৰ্শন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ মতাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰে জনবিশ্বাস ব্যৱস্থাৰ সংশোধনী আইন 2026ৰ জৰিয়তে বৈধ পৰিমাপ আইন 2009ৰ অধীনত উন্নীত জাননী ব্যৱস্থা জাৰি কৰিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: समय में भी उम्मीद की लौ जलाए रखता है। इसलिए जीवन की सबसे बड़ी दौलत धन नहीं बल्कि एक सुंदर संवेदनशील और प्रेम से भरा दिल भी है जो हर धड़कन के साथ इंसानियत का गीत गुनगुनाता रहता है। तो चलिए एक गीत की ओर आगे बढ़ते हैं। बताइए किसने लिखा ये गीत।

या मैं कैसे।

ओ मनु तेरा हुआ था।

अन्य प्यार हो गया।

0: यहाँ भी दिल है यूँ हमसे न कतरा।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। আজি বিয়লি 5 বজাত শ্ৰীমতী মুৰ্মুৱে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। ধেমাজি জিলাৰ বান পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ, দেউৰী, বেৰাবেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰো আশ্বাস দিয়ে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলিও প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে অনুসন্ধান চলাই থকা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা NEET UG 2026ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 10জন অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ দিল্লীৰ এখন আদালতে 11 জুলাইলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ লগে লগে অভিযুক্তকেইজনক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পূৰ্বে 15 জুনত আদালতে অভিযুক্তকেইজনৰ ন্যায়িক জিম্মা আজিলৈকে বৃদ্ধি কৰিছিল। উল্লেখযোগ্য যে এই গোচৰ সংক্ৰান্তত CBIয়ে এই পৰ্যন্ত 13জন লোকক গ্ৰেপ্তাৰ কৰি প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ লৈছে। আজি জিলায়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়াই শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই শালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্জৰ বৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব।

ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

ಕಹೇಲಿ ಕಾರ್ಯಕ್ರಮಕ್ಕೆ ಪ್ರಸ್ತುತಕರ್ತ ಅನುಶ್ರೀ ಪಾಠಕ್.

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি

শ্রোতাসকলে ইমান পৰে বিবিধ ভাৰতী অনুষ্ঠানসমূহ শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 MHz-ত।

0: নমস্কাৰ, শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। প্ৰিয় যুৱ বন্ধু, যুৱ তৰংগৰ আজিৰ শিতানত আমি আপোনালোকলৈ লৈ আহিছোঁ কুইজৰ এটি বিশেষ অনুষ্ঠান। এই কুইজৰ বিষয়বস্তু হৈছে ভূপেন হাজৰিকা মিউজিকেল লিগেচি। আজিৰ এই অনুষ্ঠানটি উপস্থাপনৰ বাবে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছোঁ মই, অংকিতা মেধি। এই কুইজখন পৰিচালনা কৰিছে নয়নমণি হীৰাই। তেনেহ'লে আহকচোন, পলম নকৰি আগবাঢ়ো আজিৰ অনুষ্ঠানৰ মাজলৈ।
1: সমূহ শ্ৰোতাক নমস্কাৰ জনাইছোঁ। আমি সকলোৱে অৱগত যে এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে। অসমীয়াৰ সুযোগ্য সন্তান সুধাকণ্ঠ সম্পৰ্কে আমি কুইজখনৰ মাজেৰে আলোচনা কৰিম। ইয়াত আমি মূলতঃ সুধাকণ্ঠৰ সাংগীতিক পৰিক্ৰমাৰ বিষয়ে আলোচনাৰ লগতে কিছু প্ৰশ্ন তেখেতৰ ব্যক্তিগত তথা চলচ্চিত্ৰ পৰিক্ৰমা সম্পৰ্কেও থাকিব, লগতে কিছু প্ৰশ্ন সুধাকণ্ঠ আৰু জুবিন গাৰ্গৰ মাজৰ সম্পৰ্ক সম্পৰ্কেও থাকিব। তেন্তে আহক, বেছি পলম নকৰি কুইজখন আৰম্ভ কৰোঁ। কুইজখনত অংশগ্ৰহণৰ বাবে আমাৰ মাজত আছে মুঠ তিনিটাকৈ দল। আমাৰ লগত ক দলত আছে,
2: নমস্কাৰ, মই ময়ূখী বেজবৰুৱা, মই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণমাসিকৰ ছাত্ৰী।
3: নমস্কাৰ, মই আছিফুজ্জামান, মই বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ত অধ্যয়নৰত ইতিহাস বিভাগৰ এগৰাকী ছাত্ৰ।
1: আমাৰ লগত খ দলত আছে,
4: নমস্কাৰ, মোৰ নাম প্ৰয়াস শৰ্মা, মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিভাগৰ চতুৰ্থ ষাণমাসিকৰ ছাত্ৰ।
5: নমস্কাৰ, মই ৰ'দালী বৰুৱা, মই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণমাসিকৰ ছাত্ৰী।
1: আৰু আমাৰ লগত গ দলত আছে,
6: নমস্কাৰ, মই ৰাজকমল বৰা, আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ এজন ছাত্ৰ।
7: নমস্কাৰ, মই ভাৰ্গৱী মেধি, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ দ্বিতীয় ষাণমাসিকৰ ইতিহাস বিভাগৰ এগৰাকী ছাত্ৰী।
1: সকলোলৈকে শুভেচ্ছা জনাইছোঁ। কুইজত মুঠ তিনি চাৰিটা ৰাউণ্ড থাকিব, সেইটো সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবদ 10 নম্বৰকৈ লাভ কৰিব। সেয়া লাগিলে পোনপটীয়াই হওক বা বাগৰি যোৱাই হওক, শেষত সকলোলৈকে শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ কুইজখনৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন কদললৈ। এটি শ্ৰাব্যাংশ বাজিব, মনোযোগ দি শুনিব।

0: আমি সৰ্বাংশটো শুনিলোঁ। প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। এতিয়া যিটো আমি গীত শুনিলোঁ, গীতটোৰ গীতিকাৰৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাক কি ধৰণে সংযোগ কৰিব পাৰি বাৰু? ক দল।
1: পাঁচ
0: খ দল।
1: গেছ কৰিছোঁ আনন্দ চন্দ্ৰ বৰুৱা, যিয়ে তেওঁক সুধাকণ্ঠ উপাধি দিছিল।
0: গীতটোৰ গীতিকাৰ আনন্দ চন্দ্ৰ বৰুৱা। একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। খ দললৈ পোনপটীয়া প্ৰশ্ন। আমি সকলোৱে জানো যে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰা একমাত্ৰ অসমীয়া হৈছে সুধাকণ্ঠ। তেখেতে 1992 চনত এই সন্মান লাভ কৰে। প্ৰশ্ন হৈছে, তেখেতক কোনে এই সন্মান প্ৰদান কৰিছিল বাৰু? খ দল।
1: APJ আব্দুল কালাম।
0: গ দল।
2: সেই সময়ৰ ৰাষ্ট্ৰপতি যিজন আছিল তেওঁ দিছিলে, মোৰ নামটো তেওঁৰ মনলৈ অহা নাই।
0: নামটো লাগিব। ক দল।
3: নীলম সঞ্জীৱ ৰেড্ডি।
0: এটাও দলৰ পৰা শুদ্ধ উত্তৰ নাহিল। শুদ্ধ উত্তৰটো হৈছে তদানীন্তন ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মা। গ দললৈ প্ৰথমটো পোনপটীয়া প্ৰশ্ন। সুধাকণ্ঠৰ মতে এইটো তেখেতৰ প্ৰিয়তম গীত। আমেৰিকাত 4 বছৰ অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে নিউয়ৰ্কৰ পৰা ছাউথহেম্পটনলৈ অহাৰ পথত লিখা আৰম্ভ কৰে আৰু গুৱাহাটীত সম্পূৰ্ণ কৰে। গীতটি পিছত 1956 চনত এৰাবাটৰ সুৰ বোলছবিত সন্নিৱিষ্ট কৰা হয়। কোনটো গীত বাৰু? গ দল।
2: সাগৰ সংগমৰ কথা সাঁতুৰিলোঁ।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গ দলে। প্ৰথম ঘূৰ্ণনৰ ঘড়ী কাটাৰ বিপৰীত দিশৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধাকণ্ঠৰ এটি গীত আছে, তাৰ প্ৰথম স্তৱকটো মই কৈ দিছোঁ। হৰি ইখনো চজিলা কিনো দেশ, বাল্মীকিদেও আছে যেন হিমালয়, চন্দন বন হালি জালি সুগন্ধি বিলাই, পাৰিজাত হাসি মাৰি ভ্ৰমৰ ভুলাই। সুধাকণ্ঠৰ এটি গীতৰ প্ৰথম স্তৱক এইখিনি। সুধাকণ্ঠই যি ঠাইৰ প্ৰতি আকৰ্ষিত হৈ এই গীতটি লিখিছিল, খালী ঠাইত সেই ঠাইখনৰ নাম বহিব কি বাৰু? হৰি ইখনো চজিলা কিনো দেশ, দেশত কি বহিব বাৰু? গ দল।
2: বৰদোৱা।
0: খ দল।
4: শান্তি নিকেতন।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ।

0: চাৰিজন সংগীত পৰিচালক আছিল। তেওঁলোক আছিল যশৱন্ত ৰাও, জাকিৰ হুছেইন, ৰাজ কমল আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ক'ব লাগে বলিউড গীতটি কি আৰু চিনেমাখন কি? খ দল,
1: পাঁচ।
0: ক দল,
1: পাঁচ।
0: গ দল,
2: গীতটো হৈছে ৰিমঝিম গিৰে ছাৱন।
0: আৰু চিনেমাখন,
2: চিনেমাখনৰ নামটো মনত পৰা নাই।
0: আমি উত্তৰটো শুনি লওঁচোন।

0: শুদ্ধ উত্তৰটো হৈছে গীতটো আমি শুনিলোৱে, বাদল চান্দি বৰ্ষাই, আৰু চিনেমাখন হৈছে ছাজ। এইটো ঘূৰ্ণনৰ অন্তিমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। অচিত সেন পৰিচালিত 1957 চনৰ এই বঙালী ভাষাৰ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল সুধাকণ্ঠই। বঙালী ভাষাৰ এই চিনেমাখনৰ নামটো আকৌ 2005 চনত অৰূপ মান্না পৰিচালিত আৰু মানস হাজৰিকাই সংগীত পৰিচালনা কৰা অসমীয়া চিনেমা এখনৰ নামটোৰ সৈতে একেই, যিখনৰ টাইটেল ট্ৰেকটো গাইছে জুবিন গাৰ্গে। মোক ক'ব লাগে বঙালী বা অসমীয়া চিনেমাখন কি বাৰু? ক দল
1: অগ্নিসাক্ষী,
0: গ দল
2: পাছ পাছ,
0: খ দল
1: অপৰূপা।
0: শুদ্ধ উত্তৰটো এটা দলৰ পৰাও নাহিল, শুদ্ধ উত্তৰটো হৈছে জীৱন তৃষ্ণা। প্ৰথম ঘূৰ্ণনৰ ইমানতে অন্ত পৰিছে। প্ৰথম ঘূৰ্ণনৰ অন্তত প্ৰাপ্তাংকসমূহ হৈছে এনেধৰণৰ। ক দলে বৰ্তমানলৈকে নম্বৰ পোৱা নাই, খ দলে লাভ কৰিছে 20 নম্বৰ, আৰু গ দলে লাভ কৰিছে 10 নম্বৰ। আমি দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িছোঁ, নিয়মসমূহ একেই থাকিব। প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। এটি গীতৰ প্ৰথম স্তৱকটো মই ক'বলৈ ওলাইছোঁ। 1354ৰ মাঘৰে মাহৰে ষোল্লৰে বিয়লি বেলা, পৃথিৱীৰ শিৰতে বজ্ৰপাত পৰিলে দেশ কলনি গলা, এন্ধাৰৰ মাজেদি জোৰ লৈ আহিলা, অশেষ যাতনা ভেদি মৰমৰ হাঁহিৰে হেংদাং ভাগিলা, অসত্যক কেনিবা খেদি। সুধাকণ্ঠৰ এটি গীতৰ প্ৰথমটি স্তৱক। 1948 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে তেওঁ গীতটি ৰচনা কৰিছিল এটি উপলক্ষত। খালী ঠাইত যিটো শব্দ বহিব সেই শব্দটোৰ সৈতে উত্তৰটোৰ সম্পৰ্ক আছে। খালী ঠাইটো নালাগে, উপলক্ষটো কি আছিল বাৰু? ক দল
1: আকাশবাণী,
0: খ দল
3: গেছ কৰিছোঁ দেশত হ'ব শংকৰদেৱ কলনো গলা, আৰু উপলক্ষটো শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হৈছে।
0: গদল
2: গেছটো হ'ব মহাত্মা, আৰু উপলক্ষটো হ'ব মহাত্মা গান্ধীৰ মৃত্যুৰ বাৰ্ষিকী আছিলে।
0: দেশটো মই সোধা নাই, উত্তৰটো মই পাইছোঁ একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গদলে। দেশত বহিব বাপুজী, বাপুজী কলনে গলা। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন, সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটি সম্পৰ্কীয় আন এটি প্ৰশ্ন। আগতেই কৈছোঁ যে তেওঁ আমেৰিকাত 4 বছৰ অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে নিউয়ৰ্কৰ পৰা ছাউথহেম্পটনলৈ অহাৰ পথত আটলাণ্টিক মহাসাগৰৰ বুকুত এই গীতটি লিখা আৰম্ভ কৰে আৰু গুৱাহাটীত সম্পূৰ্ণ কৰে। তেওঁ গীতটি লিখিব আৰম্ভ কৰাৰ সময়ত এখন জাহাজত আহি আছিল। মোক ক'ব লাগে জাহাজখনৰ নাম কি আছিল বাৰু? খ দল
3: এলিজাবেথ জাহাজ,
0: গ দল
2: পাছ,
0: ক দল
2: পাছ।
0: মই খ দলক 5 নম্বৰ এটা দিম, কাৰণ তেওঁলোকে এলিজাবেথ জাহাজ বুলি কৈছে। শুদ্ধ উত্তৰটো হৈছে কুইন এলিজাবেথ জাহাজ, 5 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গ দললৈ। পুনৰ এটি গীতৰ স্তৱক এটা মই মাতিব ওলাইছোঁ। দেশ, প্ৰথমতে খালী ঠাই এটা দিছোঁ, দেশ ৰতনপুৰ বাগিচাত লহপহীয়া হাতেৰে কোনেনো ছিগিলে, অ' কোনেনো ছিগিলে, এন্ধাৰ কলা চুলিৰে জবা ফুলৰ পাহিৰে পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে, অ' কোনেনো হাঁহিলে। সুধাকণ্ঠই লিখা এটি গীত, বাবুল তামুলীয়ে এখন উপন্যাস অসমীয়ালৈ অনুবাদ কৰি যিটো নাম দিয়ে সেই নামটো খালী ঠাইত বহিব। খালী ঠাইত কি বহিব আৰু গ্ৰন্থখনৰ মূল লেখক কোন? গ দল
4: শকুন্তলা,
0: আৰু লিখকজন? ক দল
2: শকুন্তলা, আৰু মূল লেখকজন কোন নাজানো।
0: খ দল এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল, এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল। শুদ্ধ উত্তৰটো হৈছে, অসমীয়া অনুবাদটো হৈছে এটি কলি দুটি পাত, আৰু মূল লেখকজন হৈছে মুল্ক ৰাজানন্দ। এইটো ঘূৰ্ণনৰ ঘূৰিকটাৰ বিপৰীত দিশৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধাকণ্ঠই লিখিছে এক্সে, মানে এগৰাকী ব্যক্তিৰ কথা কৈছোঁ, এক্সে যেতিয়া ৱাই গায়, ৱাই মানে এটা গীত, ৱাই গাই দিলে তেতিয়া মাৰাঠী প্ৰেছ, গুজৰাটী প্ৰেছ গোটেইবোৰতে হুলস্থুল লাগি গ'ল। কিমানবোৰ যে হেডলাইন ওলাইছিল, এক্সেও ক'লে মই এনেকুৱা কথা সুৰ আগতে পোৱা নাই, গানটো গোল্ডেন উঠি গ'ল। কৃষ্ণ চৈতন্যই টাইমছ অফ ইণ্ডিয়াত লিখিলে, আলং ইণ্ডিয়া উইথ এক্স, ৰেকৰ্ডখনৰ শ্ৰেষ্ঠ গান হ'ল ভূপেন হাজৰিকাৰ গানটো ৱাই, মুনলাইট অভাৰ আছাম। তাৰপাছত যিমানবাৰেই বেষ্ট ৰেকৰ্ড ওলায় তাত সেই গানটো থাকিবই। সুধাকণ্ঠই কোনটো গীতৰ কথা কৈছিল বা ৱাই কি আৰু এক্স কি?

0: অৰ্থাৎ গীতটো কি আৰু কোনে গাইছে? গ দল।
1: ব্যক্তিগৰাকী হৈছে লতা মংগেশকৰ
0: আৰু গীতটো
1: দিল হুম হুম কৰে।
0: খ দল।
2: ভূপেন হাজৰিকা নিজে নেকি?
0: ৱাই। আৰু এক্স?
2: এক্স ভূপেন হাজৰিকা নিজে।
0: আৰু গীতটো
2: মানুহে মানুহৰ বাবে।
0: ক দল।
3: এক্স অৰ্থাৎ কণ্ঠশিল্পীগৰাকী লতা মংগেশকৰ আৰু ৱাই অৰ্থাৎ গীতটো জোনাকৰে ৰাতি।
0: উত্তৰটো আমি শুনি লওঁচোন।

0: একেবাৰে শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব ক দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ। সুধাকণ্ঠৰ এটি অন্যতম জনপ্ৰিয় গীত হৈছে মানুহে মানুহৰ বাবে। আমেৰিকাৰ এটি লোকগীতৰ সুৰত গীতটি ৰচনা কৰি সুৰ দিছিল সুধাকণ্ঠই। থমাছ লেণ্ডে লিখা এই গীতটি 1958 চনত কিংষ্টন ট্ৰয়ে বাণীবদ্ধ কৰি জনপ্ৰিয় কৰি তুলিছিল। গীতটিৰ শিৰোনামটি কি আছিল বাৰু, অৰ্থাৎ মানুহে মানুহৰ বাবে গীতটো কোনটো গীতৰ আধাৰত ৰচনা কৰা হৈছিল? খ দল ক দল।
1: অনুমান কৰিছোঁ গীতটোৰ শিৰোনামটো আছিল হিউমেনিটি।
0: গ দল।
2: বাছ,
0: এটা দলৰ পৰা শুদ্ধ উত্তৰ নাহিল। শুদ্ধ উত্তৰটো হৈছে হেং ডাউন ইয়ৰ হেড টম ডুলি। দ্বিতীয় ঘূৰ্ণনৰ অন্তিমটো মুদিপটীয়া প্ৰশ্ন ক দললৈ। 1949 চনত ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাদেৱে জাহাজেৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত মাছ কমিউনিকেশ্যনত MA আৰু ডক্টৰেট উপাধিৰ বাবে গৱেষণা কৰিবলৈ যোৱাৰ পথত কাইৰো বন্দৰত তেওঁ জাহাজখন কিছু সময়ৰ বাবে জিৰায়। সেইদিনা এটা ঐতিহাসিক ঘটনা ঘটিল। তেওঁ সেই খবৰটো পায়ে এটি গীত লিখিলে। ক'ব লাগে খবৰটো কি আছিল আৰু গীতটি কি আছিল? ক দল
3: বিস্তীৰ্ণ পাৰে।
0: আৰু উপলক্ষটো গ দল
2: মানে চাইনাৰ যি বিপ্লৱ হৈছিল সেইটো, আৰু গানটো হৈছে প্ৰতিধ্বনি।
0: আৰু অলপ একুৰেটকৈ লাগিব, যদি কোনো দলে বেছি একুৰেটকৈ ক'ব নোৱাৰে তোমালোকক নম্বৰটো দিয়া হ'ব, কিন্তু একুৰেটকৈ লাগিব। শুদ্ধ নে ভুল মই কোৱা নাই সম্পূৰ্ণটো।
2: মাও জেদুঙৰ মৃত্যু হৈছিল নেকি?
0: খ দল
4: চাইনাৰ যিটো ছাত্ৰ বিপ্লৱ হৈছিল আৰু প্ৰতিধ্বনি শুনো মই।
0: গ দলে ওচৰ চাপিছিলগৈ। গীতটো শুদ্ধ হৈছে প্ৰতিধ্বনি শুনো মই, কিন্তু উপলক্ষটো আছিল চীনৰ স্বাধীনতা লাভ। সেয়ে 5 নম্বৰ লাভ কৰিব গ দলে। ইমানতে আমাৰ দ্বিতীয় ৰাউণ্ডৰ অন্ত পৰিছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত প্ৰাপ্তাংকসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে 10 নম্বৰ, খ দলে লাভ কৰিছে 25 নম্বৰ, আৰু গ দলে লাভ কৰিছে 20 নম্বৰ। আমি তৃতীয় ৰাউণ্ডলৈ আগবাঢ়িছোঁ। নিয়মসমূহ একেই থাকিব। তৃতীয় ৰাউণ্ডৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। আমি তৃতীয় ঘূৰ্ণনলৈ আগবাঢ়িছোঁ। নিয়মসমূহ একেই থাকিব। তৃতীয় ঘূৰ্ণনৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। নিজৰ এটি গীতৰ ৰচনা কৰা সম্পৰ্কত সুধাকণ্ঠ এনেদৰে কয়। আমাৰ অসমীয়া বিয়া নামৰ সূত্ৰ ধৰি কালিদাসৰ শকুন্তলাৰ বিয়াক অসমীয়া কৰি তোলাৰ প্ৰচেষ্টা কৰিছিলোঁ এই গীতটিত। তেখেতে কোনটি গীতৰ কথা কৈছিল বাৰু? ক দল
3: প্ৰথম প্ৰহৰ ৰাত্ৰি।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব ক দলে। দ্বিতীয়টো পোনপটীয়া প্ৰশ্ন খ দললৈ। 1963 চনত নাজিৰাত অসম সাহিত্য সভাৰ 69তম অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ সভাপতিত্ব কৰিছিল শেৱালী কবি ৰত্নকান্ত বৰকাকতিয়ে। এই অধিৱেশনৰে সাংস্কৃতিক সন্মিলনীৰ সভাপতিত্বৰ আসন অলংকৃত কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। সেই মহান অনুষ্ঠানৰ কবি সন্মিলনীত গাবলৈ তেওঁ এই তেজোদ্দীপ্ত গীতি কবিতাটি লিখে আৰু উপস্থিত অজস্ৰ বিয়াগুম পণ্ডিত কবি সাহিত্যিক আৰু শ্ৰোতা দৰ্শকৰ মাজত পাঠ কৰে। পিছত গীতৰ আকাৰ দিয়া কবিতাটো কি বাৰু? খ দল
4: প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গ দললৈ। এটি শ্ৰাব্যাংশ বাজিব।
5: তুম কবি আসাম গয়ে হো? মেৰা বচপন আসাম মে হি গুজৰা হে, সচ মে। মেৰি ৱাইফ ৱহি কি থি। শাদি কে বাদ হম দোনো ৱহি ৰহতে থে। হমে ও জগা বহুত আচ্ছি লাগতি। ৱাট আ বিউটিফুল লেণ্ড। उस दिन से मुझे प्यार का मोहब्बत का एहसास होने लगा। यू नो आई एम एनिमेटर बाय प्रोफेशन। भुवन भाई के दो गानों का एनिमेशन का काम।
0: 2015 চনৰ মালায়ালাম চলচ্চিত্ৰ কানালৰ হিন্দী ডাবিঙৰ এটি শ্ৰব্যাংশ শুনিলোঁ। মুখ্য চৰিত্ৰত অভিনয় কৰা মোহনলালৰ মুখত এই সংলাপটো শুনা যায়। ইয়াৰ পিছতে বাজি উঠে সুধাকণ্ঠৰ এটি কালজয়ী গীত। কোনটো গীত বাৰু? গ দল
2: বিস্তীৰ্ণ পাৰে।
0: আমি উত্তৰটো শুনি লওঁচোন।
5: ভুৱন ভাই কে দো গানো কা এনিমেশ্যন কা কাম মেনে হি কিয়া।
6: বিস্তীৰ্ণ রে অহংখ জনরে হাহাকার
5: সচ মে। আজ জিস আদমি সে মে ট্রেন মে মিলা ও বহুত আচ্ছা হ্যায়। মুঝে ইয়কিন হ্যায় ইসে মে কহীন তো মিলা হো। কহাঁ মিলা হো?
0: একেবারে শুদ্ধ উত্তর। 10 নম্বর লাভ করিব গ দলে। এইটো ৰাউণ্ডৰ ঘূৰি কটাৰ বিপৰীত দিশৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধাকণ্ঠৰ এটি অতি জনপ্ৰিয় গীত হৈছে বুকু হম হম কৰে। গীতটি তেখেতে কোনখন চিনেমাত অন্তৰ্ভুক্ত কৰিছিল বাৰু? গ দল
2: ৰুদালি।
0: বুকু হম হম কৰে। খ দল
3: এৰাবাটৰ সুৰ।
0: ক দল
3: পিয়লি ফুকন
0: এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ এটি সৰ্বাংশ বাজিব মনোযোগ দি শুনিব

0: প্ৰশ্নটোলৈ আহিছোঁ। চমু প্ৰশ্ন, গীতিকাৰ এজন কোন আৰু চিনেমাখন কি বাৰু? খ দল।
1: চিনেমাখন জৱাহৰলাল সে ইন্দিৰা তক, আৰু গীতিকাৰজনৰ সম্পূৰ্ণ নামটো মনত নাই, মেহতা।
0: ক দল।
2: চিনেমাখনৰ নামটো নেহৰু টু ইন্দিৰা।
0: আৰু গীতিকাৰ?
2: গীতিকাৰজন কোন নাজানো।
0: গ দল।
3: গীতিকাৰজন জুবিন মেহতা।
0: আৰু চিনেমাখন?
3: জৱাহৰলাল সে ইন্দিৰা।
0: এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল। শুদ্ধ উত্তৰটো হৈছে চিনেমাখনৰ নাম গান্ধী টু হিটলাৰ, আৰু গীতিকাৰ হৈছে নৰসিংহ মেহতা। এইটো ঘূৰ্ণনৰ অন্তিমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। গীতটি লিখিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, গীতটি গাইছিল মান্না দেয়ে। সুধাকণ্ঠৰ সুৰেৰে সজোৱা এই গীতটি বাণীবদ্ধ হৈছিল 1972 চনত। পিছত জুবিন গাৰ্গে নিজৰ মোৰ প্ৰিয় গীত এলবামত এই গীতটি গাই অন্তৰ্ভুক্ত কৰি গীতটিক অন্য এক মাত্ৰা প্ৰদান কৰিছিল। কোনটো গীত বাৰু যিটো মূলতঃ গাইছিল মান্না দেয়ে কিন্তু জুবিন গাৰ্গে জনপ্ৰিয় কৰি তুলিছিল? ক দল।
2: গীতটো দিনৰ পোহৰ ৰংচঙীয়া।
0: গ দল।
4: নিয়ৰৰে ফুল।
0: খ দল।
2: পাঁচ।
0: আমি উত্তৰটো শুনি লওঁচোন।

0: আমি উত্তৰটো শুনিলোঁ। শুদ্ধ উত্তৰটো হৈছে কাজললতা তোমাৰে নাম। আমাৰ তৃতীয় ৰাউণ্ডৰ অন্ত পৰিছে। তৃতীয় ৰাউণ্ডৰ অন্তত প্ৰাপ্তাংকসমূহ এনেধৰণৰ। তৃতীয় ৰাউণ্ডৰ অন্তত ক দলে লাভ কৰিছে 20 নম্বৰ, খ দলে লাভ কৰিছে 35 নম্বৰ আৰু গ দলে লাভ কৰিছে 35 নম্বৰ। আমি আমাৰ অন্তিমটো ৰাউণ্ডলৈ আগবাঢ়িছোঁ। নিয়মসমূহ একেই থাকিব। তৃতীয় ৰাউণ্ডৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। সুধাকণ্ঠে পৰিচালনা কৰা প্ৰথমখন চিনেমা হৈছে এৰাবাটৰ সুৰ। বিপি ফিল্মছৰ প্ৰযোজনাত চিনেমাখন নিৰ্মাণ কৰা হৈছিল। প্ৰশ্ন হৈছে বিপি ফিল্মছৰ সম্পূৰ্ণ ৰূপ কি বাৰু? ক দল
1: ভূপেন প্ৰিয়ম ফিল্মছ।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব ক দলে। খ দললৈ পৰৱৰ্তী প্ৰশ্ন।

0: আমি সৰ্বাংশটো শুনিলোঁ, খদললো পোনপটীয়া প্ৰশ্নটো। সুধাকণ্ঠৰ এটি গীত আছে, বোলো অ' মিচিং ডেকাতি, বজালি যে পেপাতি, সুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাতি, মিবু গালুং চোলাতি, পেৰে ৰুম্বেং চাদৰখন কিয়নো পিন্ধিলি। সুধাকণ্ঠই যিটো কাহিনী বা যি দুটা চৰিত্ৰক আলম লৈ গীতটি লিখিছিল, একেই কাহিনী বা চৰিত্ৰকে আলম লৈ জুবিন গাৰ্গৰ ৰিঙা ৰিঙা মন এলবামৰ এই গীতটি ৰচনা কৰা হৈছিল। ক'ব লাগে কাহিনীটো কি বা চৰিত্ৰ দুটা কি কি বাৰু? খদল
1: কাহিনীটো মিৰি জীয়ৰী,
0: চৰিত্ৰ দুটা
2: ধনবৰ আৰু ৰতনী।
0: গদল
3: কাহিনীটো মিৰি জীয়ৰী আৰু চৰিত্ৰ দুটা জংকী আৰু পানেই।

0: একেবাৰে শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব গ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গ দললৈ। আজিৰ কুইজৰ সম্ভৱত আটাইতকৈ সহজ প্ৰশ্নটো, সুধা কণ্ঠৰ সম্পূৰ্ণ নামটো কি আছিল বাৰু? গ দল।
1: ডক্টৰ ভূপেন্দ্ৰনাথ হাজৰিকা।
0: গ দল।
1: ডক্টৰ ভূপেন্দ্ৰনাথ হাজৰিকা।
0: খ দল।
2: ভূপেন্দ্ৰ কুমাৰ হাজৰিকা।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধা কণ্ঠক 2019 চনত ভাৰতৰত্ন সন্মান প্ৰদান কৰা হৈছিল। আমি সকলোৱে জানো তেওঁৰ সৈতে আন দুজন ব্যক্তিক প্ৰদান কৰা হৈছিল এই সন্মান। তাৰে এজন যদি প্ৰণৱ মুখাৰ্জী হয়, আনজন কোন আছিল বাৰু যাক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল? গ দল।
3: পাঁচ।
0: খ দল।
4: নানাজী দেশমুখ।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ। 1954 চনত সুধা কণ্ঠ হেমাংগ বিশ্বাসৰ সহযোগত গুৱাহাটীত প্ৰথম গণনাট্য সংঘৰ অধিৱেশন পাতে। তেতিয়া নতুন অসমীয়া কাকতে ভূপেন হাজৰিকাৰ সৃষ্টিত এক অবাঞ্ছিত ঘ্ৰাণ পোৱা গৈছে বুলি তেওঁক আক্ৰমণ কৰিলে। সেই আক্ষেপতে তেওঁ এই গীতটি ৰচি ছোৱালীকেইজনীমানক মাতি আনি সেইবাৰ বিহুত কোৰাছ হিচাপে গোৱায়। পিছত এখন বোলছবিত গীতটি অন্তৰ্ভুক্ত কৰা হয়। ক'ব লাগে গীতটি কি আৰু বোলছবিখন কি? খ দল।
5: বোলছবিখন মন প্ৰজাপতি
0: আৰু গীতটি,
5: গীতটো অনুমান কৰিছোঁ কোৰাছ শব্দটো দেখি জিলিকা বা লুইতৰে পাৰ নেকি।
0: গ দল।
1: বোলছবিখন এৰাবাটৰ সুৰ
0: আৰু গীতটি,
1: গীতটি মই এনেই মনত কিবা এটা আহিছে তোকে কৈ দিওঁ আৰু।
0: কোৱা।
1: কোৰাছৰ লগত লিংক হ'বনে নাই নাজানো বাৰু। কপিলি কপিলি ৰাংধানী ছোৱালী।
0: আমি গ দলত 5 নম্বৰ এটা দিম। বোলছবিখন শুদ্ধ হৈছে এৰাবাটৰ সুৰ আৰু গীতটি হৈছে ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক। আজিৰ কুইজৰ অন্তিমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। শেষৰটো প্ৰশ্ন, সুধা কণ্ঠ অসম সাহিত্য সভাৰ কিমান চনৰ কোন ঠাইত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল বাৰু? ক দল।
1: নাজিৰা আৰু 1964।
0: গ দল।
3: চনটো হৈছে 1993 আৰু জেগাখন হৈছে হেৰি শিৱসাগৰ।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গ দলে। আমাৰ কুইজখনো ইমানতে অন্ত পৰিছে। আটাইকেইটা ৰাউণ্ডৰ অন্তত আমি প্ৰাপ্তাংকসমূহ ক'বলৈ ওলাইছোঁ। আটাইকেইটা ৰাউণ্ডৰ অন্তত ক দলে লাভ কৰিছে 30 নম্বৰ, খ দলে লাভ কৰিছে 55 নম্বৰ আৰু গ দলে লাভ কৰিছে 60 নম্বৰ। ইয়াৰ পৰা আমি গম পালোঁ যে আজিৰ কুইজৰ বিজয়ী দল হৈছে গ দল। আৰু গ দলত আছিল,
1: নমস্কাৰ, মই ভাৰ্গৱী মেধি।
3: নমস্কাৰ, মই ৰাজকমল বৰা।
0: আজিৰ কুইজৰ দ্বিতীয় বিজয়ী দল হৈছে খ দল 55 নম্বৰৰ সৈতে। আৰু খ দলত আছিল,
2: নমস্কাৰ, মই ৰদালী বৰুৱা।
4: নমস্কাৰ, মই প্ৰয়াস শৰ্মা।
0: আৰু আজিৰ কুইজৰ তৃতীয় বিজয়ী দল হৈছে ক দল। আৰু ক দলত আছিল,
6: নমস্কাৰ, মই আছিফুজ্জামান।
7: নমস্কাৰ, মই মৌখী বেজবৰুৱা।
0: তিনিওটা দলে সুন্দৰকৈ খেলিলে। প্ৰতিটো দলকে নিজৰ বাবে এজাউৰি হাত চাপৰি বজাবলৈ জনোৱা হ'ল। আমি ইমান পৰে সুধা কণ্ঠৰ সাংগীতিক যাত্ৰা আৰু বৰ্ণিল জীৱন সম্পৰ্কে কুইজৰ মাধ্যমেৰে আলোচনা কৰিলোঁ। কুইজ শেষ কৰাৰ সময় যিহেতু আহি পৰিছে, সেয়েহে আমি আজি বিদায় মাগিব লাগিব। এনেদৰে কুইজৰ মাধ্যমেৰে পুনৰ শ্ৰোতা দৰ্শকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ
8: প্ৰিয় যুৱ বন্ধু। চাওঁতে চাওঁতে এতিয়া আমাৰ অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। আজিৰ অনুষ্ঠানটি শুনি আপোনালোকে নিশ্চয় ভাল পালে। পুনৰ এক নতুন দিনত এক নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈকে আন্তৰিক অভিনন্দন জনাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অংকিতা মেধিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে যুৱ তৰংগৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও।

আকাশবাণী নগাঁও, এতিয়া 5 বজাত হিন্দীত বাতৰি। 5:05 বীৰ ভাৰতীৰ অনুষ্ঠান, 5:15 অসমীয়াত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। ধেমাজি জিলাৰ বান পৰিস্থিতি আজি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাই চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লুহিতপুৰ দেউৰী, বেৰা, বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনৰ বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুকক চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগী ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৰ্ণাঢ্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। মন্ত্ৰী শ্ৰীমহন্তই সাংবাদিকৰ আগত এইদৰে কয়,
1: যিসকল একেবাৰে ঘৰত থকাৰ উপায় নাই তেওঁলোকক আমি আনো কেম্পত, আৰু যিসকলৰ হয়তো ঘৰখনো চাব লগা হৈছে তেখেতসকল তাত আছে, কিন্তু তাত থকা লোকসকলকো আমি ৰিলিফ দিছোঁ আৰু ইয়াত থকাসকলকো আমি ৰিলিফ দিছোঁ, আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি। কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰু গাই আছে, চোৱা চিতা কৰিব লাগে, আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে। গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক।
0: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তু সুৰক্ষাৰ বাবে 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচামুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি, জীৱন ইত্যাদিসমূহ যাতে ক্ষয়ক্ষতি নহয়, অধিক ক্ষয়ক্ষতি নহয়, তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ, দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰাত মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া, ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, Natural Language Processing, Cyber Hureka, Computer Vision, Data Science, Multimedia, VFX, AI for Cognition, আৰু Computer Hardware, তথা Networking, আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানৰ ভাষণ দি মন্ত্ৰী ডক্টৰ পেগুৱে ৰাজ্যখনৰ তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননিগোপাল মহন্তই অংশ লৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজা দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ পিতৃস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিদে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰ বুকুত থকা ঐতিহাসিক হৰ্য্য বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়াই শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্য বৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে। মৰিগাঁও জিলা শিক্ষা বিভাগৰ অভ্যয়ন শৈক্ষিক উৎকৰ্ষৰ এক যাত্ৰা শীৰ্ষ পদক্ষেপৰ উদ্যোগত আজি মৰিগাঁও জিলা পুথিভঁৰালত মিছন বালিকা উদ্যোগ মুকলি কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা জিলা আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ছন্দ সময় শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
3: আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আৰম্ভ কৰিছোঁ মহিলা শ্ৰোতাৰ বাবে প্ৰচাৰিত অনুষ্ঠান আমৈ

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ আমৈ অনুষ্ঠানৰ আমৈগৰাকী হৈছে কলিয়াবৰ বৰভগীয়াৰ নিভামণি বৰা। আমি কলিয়াবৰ বৰভগীয়াত উপস্থিত হৈছিলোঁ আৰু এই আমৈগৰাকীৰ বাসগৃহতে আমি কথা পাতিছিলোঁ।
1: মোৰ নাম শ্ৰী নিভামণি বৰা, মোৰ ঘৰ বৰভগীয়া। কৃষি কৰ্ম মানে কি আৰু, মানুহজনো তেনেকে লাগি থাকে, মানুহজনৰ লগত ময়ো অকণ সহায় কৰি দিওঁ। এয়া পাণ আছে, নেমু আছে, কল আছে, তাতে হাঁহ মুৰ্গী পৰা আদি কৰি সকলোখিনি আমাৰ ঘৰতে আছে।
2: আৰু ধান কি ধান মিল হৈছে, কিয়
1: ধান ধান এয়া ৰঞ্জিত ধান, এয়া মানে ধানটো মিললে নিবৰ কাৰণে আজি ৰ'দত শুকুৱাইছো। মিল আমাৰ 1 কিলোমিটাৰ মান আঁতৰত আছে।
2: মিলত ধান মানিব তুঁহখিনি ঘৰলৈ আনে,
1: তুঁহখিনি আমাৰ গৰু আছে, গৰুৰ কাৰণে আনো।
2: আমি গম পালো যে আপোনাৰ গৰু আছে, হাঁহ মুৰ্গী আছে, গৰু কিমান আছে?
1: গৰু 4টা আছে।
2: গৰুবিলাক এই সময়ত ভালকে ৰাখিব লাগিব, ছাঁত ৰাখিব লাগিব আৰু গৰু গোহালিটো পৰিষ্কাৰ কৰি ৰাখিব লাগিব।
1: ধুনাৰ জাগ দিওঁ, আকৌ এনেকে নিমপাত চিমপাত দি পেলাই সন্ধিয়া জাগ দিওঁ, তাৰপিছত সেয়া চাফ চিকুণ কৰি থাকো আৰু।
2: হয়, কাৰণ গৰুৰ বেপাৰীবিলাকৰ পৰাও
1: অসুবিধা হয়, সজাগ হৈ থাকিবলগীয়া হয়।
2: আৰু ঘৰতে যেতিয়া বজাৰখন আছে, আপোনালোকৰ দুটা এটা কাম কৰি আকৌ ৰেষ্টো ল'ব
1: পাৰে। হয় হয়, ঠিকেই।
2: হাঁহ
1: মুৰ্গী মুৰ্গী আছিলে 40টা মানে আছিলে, তাৰপিছত এতিয়া মানে এই বেমাৰ লাগোতে মৰিলে। এতিয়া মই এখন ফাৰ্ম খুলিছো অকমান আঁতৰত, তাত 200 লোকে মুৰ্গী পোৱালি আছে, 1 পোৱামান হৈছে, আজি 28 দিনমান হৈছে।
2: 10,000 টকাৰে কৰিলে নেকি কামটো?
1: 10,000 টকাও লাগিছে, তেওঁ 10,000 টকাত এখন ফাৰ্ম বনাব নোৱাৰি, তেওঁ ঘৰৰ পইচা অলপ খৰচ কৰা হৈছে। চৰকাৰে পইচাটো দিছে, অকণ সৎ কামত লগালে ভাল হয় আৰু, সেই বুলি মানে অকণ সাহস কৰি পেলাই সেইটো পইচাৰ লগতে ঘৰৰ পইচা কেইটামান দি পেলাই সেই ফাৰ্মখন বনাইছো।
2: আৰু গতিকে চৰকাৰে এইটো ভাল কাম কৰিলে,
1: ভাল কাম কৰিছে। হয়, ভাল কাম কৰিছে।
2: আৰু কলৰ ক্ষেত্ৰত কওকচোন,
1: কলৰ ক্ষেত্ৰতো ভালেই। আজি আপোনাৰ কেতিয়াবা পইচা এটা অসুবিধা হলে সেই তাৰপৰাই অলপ চলিব পাৰো, সেয়াই।
2: গতিকে আপোনাৰ গোটেইখিনি কথা ভাল লাগিলে, আপুনি ঘৰ পৰিপাটিকে ৰাখিছে, এতিয়া দুপৰীয়া সময় আপোনালোকৰ ৰেষ্টো লৈছে, নেমু টেঙাও আছে,
1: নেমু টেঙাও আছে, নেমু বেপাৰীয়ে নি আছে, আজিহে অহা নাই বাৰু, নেমু দি আছে, কিন্তু দামটো কম এতিয়া, তেওঁ 40 পোণ 50 পোণকে নি থাকে দিনে, আজি সপ্তাহৰ পৰা নিয়ে আছে, আজি মানে কালা মানুহ ঘৰৰ পৰা নিছে, কাইলৈ আহিম বুলি কৈ থাকিছে।
2: গতিকে তাৰপৰাও নিজে খাবলৈও হ'ল,
1: খাবলৈও হ'ল, আজি বেপাৰীয়ে কলো নিছেহি তেনেকে ঘৰৰ পৰাই, মানে আহি পেলাই নহবা পাণ নহবা তামোল নহবা এয়া নি থাকেহি তেনেকে।
2: গতিকে আপোনালোকৰ এটা ইনকামো ওলাই,
1: ইনকামো হৈ থাকে। হয়,
2: এতিয়া পৰিয়ালৰ কথা কওকচোন।
1: পৰিয়ালৰ মোৰ মানুহজন আছে, মই আৰু মোৰ ল'ৰা এজন।
2: কি কৰে ল'ৰা?
1: ল'ৰাজনে এবাৰ BEd এডমিশ্যন লৈছে।
2: খুব ভাল কথা, কি নাম তাৰ?
1: তাৰ নাম ভাৰ্গৱজ্যোতি বৰা,
2: কলিয়াবৰ কলেজত।
1: হয়
2: হয়। আৰু আজৰি সময়ত কি কৰে আপুনি?
1: আজৰি সময়ত এয়া মাইকী মানুহৰ কাম থাকে, ইটো পিছত সিটো লাগি কৰি থাকো। এতিয়া ধান চান মেলিলো, মেলি পেলাই আকৌ ভাতকেইটা বনাম, আকৌ ইয়াত এয়া লাগি কৰি থাকো।
2: খুব আদৰ্শ দেখুৱাইছে, আমাৰ মহিলাসকলে এই আদৰ্শ গ্ৰহণ কৰিব, যিহেতু আমি কৃষি কৰ্মৰ লগত জড়িত, আপোনাৰ সন্তানে কলেজতো পঢ়ি আছে, আপোনাৰ মানুহজনেও কৃষি কৰ্মৰ লগত জড়িত, একে ঘৰৰ কাষতে বজাৰ এখন বহুৱাই লৈছে আৰু দৈনিক আপুনি পাণ তামোল হ'লেও কিবা বিক্ৰী কৰে। আৰু ভাল লাগিলে আপোনালোকৰ কথা পাতি, আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, এনেকৈ আপুনি কৃষি কৰ্মত জড়িত হ'ব। ধন্যবাদ আপোনাক,
1: নমস্কাৰ।

এয়া আছিল কলিয়াবৰ বৰভগীয়াৰ আমৈ নিভামণি পৰা। আহক এইখিনিতে আমি এটি গীত শুনো, এয়া শিল্পী ৰুণুমী ভট্টাচাৰ্য।

ঘৰৰ জৰি কাৰ ঘৰৰ পাত নাডাছিল কাৰ ঘৰৰ জৰি কেনেকৈ যে ললা

নমস্কাৰ, মোৰ অতি প্ৰিয় আমৈসকল, মই ৰাজ্যিক পশু চিকিৎসালয় হাতীচুঙৰ পশু চিকিৎসা বিষয়াই কৈ জনাইছোঁ। আপোনালোকৰ বৰ্তমান যিসকলে গৰু, ছাগলী, গাহৰি, হাঁহ, কুকুৰা পুহি আছে, তেখেতসকলৰ উদ্দেশ্যটো হৈছে কি? আমাৰ উপাৰ্জন দুগুণ কৰা, বেছি কৰা। গতিকে আপোনালোকে এতিয়া চৰকাৰী এটা সুবিধাও পাইছে, এটা মূলধন এটা পাইছে, গাহৰি পুহিছে, ছাগলী পুহিছে, হাঁহ কুকুৰা পুহিছে আৰু গৰুও পুহিছে কিছু কিছুৱে। এতিয়া এইখিনিতে আপোনালোকে লাভ হ'বৰ কাৰণে বাকীখিনি ঘৰুৱা যিখিনি ব্যৱস্থা লৈছে লৈছেই, দানা পানী বা সিহঁতক ধুনীয়াকৈ এটা ঘৰ বনাই দি পেলাই পৰিষ্কাৰ পৰিচ্ছন্নকৈতো ৰাখিছেই, লগতে যিটো বেমাৰ কিছুমান আছে যিখিনি বেমাৰে আপোনালোকৰ উৎপাদনটো যথেষ্ট কমাই দিব, গতিকে সেইখিনিৰ কথা অকণমান চমুকৈ কওঁ। ইয়াৰ ভিতৰত এতিয়া লাগি থকা বেমাৰৰ ভিতৰত এটা হৈছে চবকা বেমাৰ, ফুট এণ্ড মাউথ ডিজিজ বা নৰিয়া বেমাৰ। এই বেমাৰটো লাগিলে আপোনালোকে কি কৰিব, জ্বৰ উঠিব, মুখত ঘাঁ লাগিব, লেলাৱতি ওলায়, ভৰিটো কেতিয়াবা সৰু সৰু ব্লিষ্টাৰৰ নিচিনাও হৈ পেলাই এটকৈ ফহা হ'ব পাৰে। গতিকে আপোনালোকে প্ৰথম ওচৰৰ পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰি লৈ বা নিজে পটাছ, আমি পটাছ বুলি কওঁ সাধাৰণতে পটাছিয়াম পাৰমেংগনেট 1% চলিউশ্যন কৰি লৈ মুখ ভৰি ৰেগুলাৰ ধুৱাব। আৰু অঞ্চলটো বেলেগ অঞ্চলৰ যদি গৰু যদি এই বেমাৰ লগা যেন গম পালে আপোনাৰ নিজক ভাল গৰুকেইটা কেতিয়াও পথাৰলৈ উলিয়াই নিদিব, আপুনি আবদ্ধকৈ ৰাখিব। যদি একেখন পথাৰতে সিহঁতে গৈ পেলাই ঘাঁহ খায়গৈ বা একেখন নদী বা বিলত পানী খায় তেনেহ'লে আপোনাৰ গৰুকেইটা বেমাৰী হ'ব। গাহৰিৰ ক্ষেত্ৰতো আফ্ৰিকান চুৱাইন ফিভাৰ লাগি আছে, গতিকে আপোনালোকে ক্লাছিকেল চুৱাইন ফিভাৰৰ আমি ভেকচিন দি আছোঁ, যদিও আফ্ৰিকান চুৱাইন ফিভাৰৰ ভেকচিন নাই, গতিকে সেই ভেকচিনটো আপোনালোকে কৰাই ল'ব। ক্ষেত্ৰ সহায়কে হওক বা আমাৰ মৈত্ৰী জি এম সকলো ফিল্ডত এই ভেকচিন দিবলৈ গৈ আছে, পশু সখীও গৈ আছে, গতিকে আপোনালোকে কৰাই ল'ব, কেতিয়াও না নকৰিব। আৰু হৈছে কি, লাম্পি বুলি এটা

আবদ্ধ কৰি ৰাখিব, নহ'লে আপোনাৰ বেমাৰ যদি লাগে তেনেহ'লে যথেষ্টখিনি অসুবিধা হ'ব আৰু আপোনাৰ উপাৰ্জন কৰিব গৰু দুৰ্বল হৈ যাব। গতিকে আপুনি ঘৰুৱাভাৱে কৰিব পৰা ভিতৰত কি আছে, আপোনাৰ লাম্পি স্কিন ডিজিজৰ আমি ভেকচিন দিওঁ, আজি এই বছৰৰ প্ৰথমে আমি দিছোঁ, গতিকে আকৌ দিম। আপোনালোকে ভেকচিন দিবলৈ গ'লে সদায় আমাক সহযোগ কৰিব আৰু নিজাকে কৰিব পৰা ভিতৰত আছে, আপুনি ফাৰ্ম ঘৰটোত ধূনা দিব পাৰে, নিমপাত পিচি লৈ পেলাই তাৰ পানী ছটিয়াব পাৰে, ফেনাইল দি কেতিয়াবা ধুৱাব পাৰে, আৰু পটাচৰ কথা যে কৈছোঁ যথেষ্ট কমতে পায়, আপুনি পটাচ পানী দিব, আপোনালোকে মজিয়াখন ভালদৰে চাফা কৰি ৰাখিব পাৰে গোহালি ঘৰ, হা, গতিকে এইবিলাক কৰি থাকিলে আপোনালোকৰ দেখিব আপোনালোকে বিচৰা উন্নতিটো পাব। হাঁহ কুকুৰাৰ ক্ষেত্ৰতো তেনেকুৱা বেমাৰ আছে, যদি কুকুৰা পালকসকলে কি কৰিব লাগিব, কুকুৰা পালকসকলে এদিনীয়াৰ পৰা আপোনালোকে চিটা দিব লাগিব, পোৱালিটো জগাৰ সময় পায় এদিনীয়া এদিনৰ পৰা এসপ্তাহৰ ভিতৰত আমি ৰাণীখেত ডিজিজৰ প্ৰথম পালি দিওঁ, 22ৰ পৰা 28 দিনৰ ভিতৰত দ্বিতীয় পালি দিওঁ, আকৌ ডেৰ মাহৰ পিছত আকৌ তৃতীয় পালি দিওঁ, সেইটো তৃতীয় পালিটো আমি ছালত দিওঁ, প্ৰথম দুটা পালি নাক বা আমি মুখত দি দিওঁ। গতিকে আপোনালোকে কৰিব দেখিব আপোনালোকৰ হাঁহ কুকুৰাকেইটা ধুনীয়া হৈ আছে আৰু বনৰীয়া জীৱ জন্তু অন্যৰ লগত ওলাই যাব নোৱাৰাকৈ আবদ্ধকৈ ৰাখিব পাৰিলে ভাল, বেমাৰ নানে আৰু দেখিব আপোনাৰ উৎপাদনো ভাল হয়। আৰু যদি আপুনি হাঁহ কুকুৰা পালন কৰিব বিচাৰে, যদি মঙহৰ কাৰণে যদি বিচাৰে তেন্তহ'লে চোতালতে যদি পুহিব বিচাৰে, আমাৰ তেনেকুৱা ভাল ভাল জাত কিছুমান আছে, আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তাতো ভাল জাত পোৱা যায়, কণী পৰা জাত পোৱা যায়, মঙহ উৎপাদনৰ জাত পায়, আপোনালোকে যোগাযোগ কৰিব পাৰে। হাঁহৰো তেনেকুৱা বহুকেইটা জাত আছে, আপোনালোকে যোগাযোগ কৰি লৈ পেলাই আপোনালোকে পুহিব পাৰে। এতিয়া আমৈসকলক মই শেষত জনাওঁ, আপোনালোকৰ 10,000 টকাটো 20,000 হ'বই, মনত হাঁহ ৰাখক, সকলো পোহক, পশু সখীৰ লগত সজাই সহযোগ ৰাখিব, ৰেডিঅ' শুনিব, ৰেডিঅ'ত আমাৰ যথেষ্টখিনি খবৰ আমি দি থাকোঁ, বেমাৰ বা সকলো ধৰণৰ খবৰ দি থাকোঁ, যাৱতীয় ব্যৱস্থাপানীৰ। গতিকে কেতিয়াও আপোনালোকে মনোবল দুৰ্বল নকৰিব, আশা ৰাখিছোঁ সুফল পাবই, আপোনালোকলৈ শুভেচ্ছা থাকিল।

মই স্বাস্থ্যকৰ্মী হাতীচুং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ফালৰ পৰা শ্ৰী প্ৰিয়ংকা বৰাই কৈছোঁ। যিহেতু আমি গম পাওঁ মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ এই ৰোগসমূহৰ ভয়াৱহতা কিমান, এই ভয়াৱহ সময়খিনিত আমি এটাই ভাবিব লাগিব, যেনেকেই নহওক এই বেমাৰবোৰ হ'ব পৰা এটা মুখ্য কাৰণ হৈছে মহ। এই মহখিনি কামোৰৰ পৰা আমি কেনেকৈ বাচিব লাগিব সেইখিনিয়ে এতিয়া আমাৰ মূল লক্ষ্য। একদম প্ৰাথমিকভাৱে আমি সদায় ৰাতি শোৱাৰ সময়ত আঁঠুৱা তৰি শুব লাগে। গৰমৰ কাৰণে আমি বহুতে ৰাতি শোৱাৰ সময়ত আঁঠুৱা নলগাই কেতিয়াবা মহ খেদা ধূপ এয়া ব্যৱহাৰ কৰি শুওঁ, কিন্তু কোনোবা সময়ত সেই মহ খেদা ধূপডাল ৰাতি শেষ হোৱাই যোৱাৰ পাছত আমি সেইডাল জ্বলাবলৈ কেতিয়াবা টোপনিত সাৰ নাপাবও পাৰোঁ। সেইখিনি সময়তে যদি সেই ভয়াৱহ মহটোৱে আমাক কামোৰে, তেতিয়া সেই মহটোৰ পৰা হ'ব পৰা ৰোগসমূহে আমাৰ 2-3 দিনৰ ভিতৰত লক্ষণসমূহ যেতিয়া দেখা দিব, আমি যদি অৱজ্ঞা কৰোঁ সেই অৱজ্ঞাটোৱে আমাৰ স্বাস্থ্যৰ প্ৰতি এটা ভয়াৱহ সময় আনিব পাৰে। এইখিনি অঞ্চলত আগতে ধৰি লওক জাপানীজ এনকেফেলাইটিছ হৈ গৈছে, মেলেৰিয়া হৈ গৈছে, সেই ঠাইসমূহ চিনাক্ত কৰি আমি আকৌ তাত আঁঠুৱা ঔষধযুক্ত কৰি দিওঁ। সেই আঁঠুৱাসমূহ 6 মাহলৈকে ধুব নালাগে। সেই নোধোৱাকৈ সেই আঁঠুৱাখন ব্যৱহাৰ কৰাৰ ফলত মহৰ কামোৰৰ পৰা বহুতখিনি মানুহ বাচি থাকিব পাৰে। মেলেৰিয়া এই অঞ্চলত আজি মই এখন হস্পিটেলত জইন কৰা 10 বছৰ হৈ গ'ল। 10 বছৰত মেলেৰিয়া আমাৰ অঞ্চলত নাই। হাতীচুং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত গাঁওসমূহত 12খন গাঁৱত এতিয়ালৈকে মেলেৰিয়া নাই। জাপানীজ এনকেফেলাইটিছ এতিয়ালৈকে হোৱা নাইকিয়া, কিন্তু একুইট এনকেফেলাইটিছ চিনড্ৰম বুলি যিটো AES কোৱা হয় সেইটো আজিৰ পৰা 5 বছৰৰ আগত এবাৰ দেখা দিয়া গৈছিলে কমাৰচুক গাঁৱত, তাৰ পাছত আৰু দেখা দিয়া হোৱা নাই। গৰু ছাগলী সদায় আমাৰ নিজৰ থকা ঘৰৰ পৰা 100 মিটাৰ আঁতৰত ৰাখিব লাগে। আমি নিজৰ ঘৰৰ ভিতৰখন সদায় ধূপ ধূনা লগাই পেলাই যদি চাফ চিকুণ কৰি ৰাখোঁ, তেতিয়া আমি যথেষ্টভাৱে বাচি থাকিব পাৰিম বুলি মই ভাবোঁ।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছো 9864160507।
1: শ্ৰোতাসকলে ইমান পৰে আমৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 MHz-ত।

এটি ঘোষণা শুনক। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ সাহসিকতা, সমাজ সেৱা, পৰিৱেশ, ক্ৰীড়া, কলা, সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.inৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব।

0: নৱমমানৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সাধাৰণ বিজ্ঞানৰ পাঠত কলা সম্পৰ্কে আলোচনা কৰিম। তোমালোকক কবলৈ আহিছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডক্টৰ নমিতা শৰ্মা। শুনাচোন মনোযোগেৰে।
1: ছাত্ৰ-ছাত্ৰীসকল, আগৰ পাঠত আমি উদ্ভিদৰ বিভিন্ন কলাসমূহৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰিছিলোঁ। আজি আমি প্ৰাণী কলাৰ বিষয়ে কিছু আলোচনা কৰিম দেই। আকৃতি, প্ৰকৃতি তথা কাৰ্যগত বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীদেহৰ কলাসমূহক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমে আচ্ছাদক কলা। আচ্ছাদক কলাই প্ৰাণীদেহৰ বাহিৰ আৰু অভ্যন্তৰৰ বিভিন্ন অংগ প্ৰত্যংগ আচ্ছাদিত কৰি এখন অবিচ্ছিন্ন স্তৰ গঠন কৰে। এই কলাৰ কোষবোৰৰ মাজত আন্তঃকোষীয় স্থান নাথাকে। এই কলাত কোনো ৰক্তবাহী নলিকাও নাথাকে আৰু কোষবোৰ এখন ভৌম ঝিলি বা বেইচমেণ্ট মেমব্ৰেইনৰ ওপৰত সজ্জিত হৈ থাকে।

0: দেহৰ যিকোনো স্থানত কোনো বস্তু প্ৰৱেশ কৰোঁতে বা দেহৰ পৰা ওলাই যাওঁতে আচ্ছাদক কলা ভেদ কৰিব লাগে। সেয়েহে দেহৰ বিভিন্ন অংশৰ মাজত আৰু বাহিৰ আৰু ভিতৰৰ মাজত বেলেগ বেলেগ স্থানত আচ্ছাদক কলাৰ কোষবোৰৰ ভেদ্যতাৰ তাৰতম্যই দ্ৰব্যৰ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আচ্ছাদক কলাৰ গঠন কাৰ্য অনুযায়ী বেলেগ বেলেগ হয়। যেনে প্ৰথমে আমি পঢ়িম চতিয়া আচ্ছাদক কলা। এইবোৰনো কি বাৰু? এই কলাৰ কোষবোৰ চেপেটা, দেখাত মাছৰ বাকলিৰ নিচিনা। কোষবোৰৰ পৰিসীমা বহুভুজাকাৰ। কোষকেন্দ্ৰ কেতিয়াবা গোলাকাৰ, কেতিয়াবা চেপেটা বা কেতিয়াবা ডিম্বাকৃতিৰো হয়। হাওঁফাওঁৰ বায়ুথলী, ৰক্তবাহকৰ অন্তঃ আৱৰণী, হৃদয়াৱৰণ আদিত এই ধৰণৰ কলা পোৱা যায়। স্তৰীভূত চতিয়া আচ্ছাদক। এই কলাৰ কোষবোৰ একাধিক তৰপৰ দ্বাৰা গঠিত। গ্ৰাসনলী, মুখগহ্বৰৰ আৱৰণীৰ লগতে প্ৰাণীদেহৰ বহিঃ আৱৰণ আদিত এই কলাৰে গঠিত। ইহঁতে প্ৰাণীক আত্মৰক্ষা কৰাত সহায় কৰে। স্তম্ভাকাৰ আচ্ছাদক কলা। এই ধৰণৰ কলাৰ কোষবোৰৰ উচ্চতা প্ৰস্থতকৈ বেছি হোৱাৰ বাবে কোষবোৰে স্তম্ভৰ আকৃতি ধাৰণ কৰে। ইহঁতৰ কোষকেন্দ্ৰ সুস্পষ্ট। ক্ষুদ্ৰান্তৰ আন্তৰিক ভিলাই, শ্বাসনলী, স্বাদেন্দ্ৰিয় আদিত এই ধৰণৰ কলা পোৱা যায়। ক্ষুদ্ৰান্তৰ আন্তৰিক ভিলাইৰ স্তম্ভাকাৰ আচ্ছাদক কলাৰ মুক্ত ফালটোত অতি সূক্ষ্ম কিছুমান চিলিয়া থাকে। স্তম্ভাকাৰ আচ্ছাদক কলাৰ কোষবোৰ নানাভাৱে ৰূপান্তৰিত হৈ ভিন ভিন শৰীৰ বৃত্তীয় ক্ৰিয়া সম্পাদন কৰে। শ্বাসনলী আৰু অন্ত্ৰৰ কিছু সংখ্যক স্তম্ভাকাৰ আচ্ছাদক কলা ৰূপান্তৰিত হৈ গবলেট কোষ সৃষ্টি কৰে। এই ধৰণৰ কোষে শ্লেষ্মা নিঃসৃত কৰে। ইয়াৰ উপৰিও মানুহৰ জিভাত থকা স্বাদকলিৰ বহু অংশ স্তম্ভাকাৰ আচ্ছাদক কোষৰ পৰা বিকশিত হয়। ঘনকাকাৰ আচ্ছাদক কলা। এই কলাৰ কোষবোৰৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা প্ৰায় সমান। কোষবোৰ সৰভুজীয়, কোষকেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ এতৰপীয়াভাৱে সজ্জিত। এই ধৰণৰ কলা যকৃত, অগ্নাশয়, থাইৰয়ড গ্ৰন্থি, লালটি গ্ৰন্থি আদিত পোৱা যায়। এইবিধ কলাই ৰক্ষণ, গ্লাইক'জেন সঞ্চয় আৰু ক্ষৰণত সক্ৰিয় অংশ গ্ৰহণ কৰে। বৃক্কনলীৰ অগ্ৰভাগত থকা এনে কলাৰ কোষবোৰৰ মুক্ত ফালটোত অসংখ্য মাইক্ৰ'ভিলাই থাকে। গ্ৰন্থি আচ্ছাদক কলা। প্ৰাণীদেহত থকা বিভিন্ন ধৰণৰ গ্ৰন্থিবোৰ আচ্ছাদক কলাৰ পৰা সৃষ্টি হয় আৰু এইবোৰে প্ৰাণীদেহৰ বিভিন্ন আৱশ্যকীয় ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে। গ্ৰন্থি আচ্ছাদক কলা দেহৰ ছাল, যকৃত, অগ্নাশয়, পাকস্থলীৰ বেৰ, লালটি গ্ৰন্থি আদিত পোৱা যায়। কেতিয়াবা এই কলাৰ এটা মাত্ৰ আচ্ছাদক কোষ ৰূপান্তৰিত হৈ এককোষী গ্ৰন্থি কোষ আৰু কেতিয়াবা বহু আচ্ছাদক কোষ একেলগ হৈ বহুকোষী গ্ৰন্থি সৃষ্টি কৰে। এতিয়া আহাচোন সংযোজক কলাৰ বিষয়ে অলপ জানি লওঁ। সংযোজক কলানো কি? যি কলাই প্ৰাণীদেহৰ বিভিন্ন অংগ নাইবা একে অংগৰ বিভিন্ন অংশসমূহ সংযোগ কৰি যথাস্থানত ধৰি ৰাখে আৰু ইহঁতৰ মাজত যোগাযোগ ৰক্ষা কৰে তাকে সংযোজক কলা বোলা হয়। সংযোজক কলাৰ কোষবোৰৰ মাজত অন্তঃ মধ্যৱৰ্তী স্থান থাকে আৰু কোষবোৰ থকা আধাৰ দ্ৰব্যত পোত খাই থাকে। আন্তঃ মধ্যৱৰ্তী স্থানত থকা আধাৰ দ্ৰব্য লুপথুপীয়া, জুলীয়া, ডাঠ আৰু সুদৃঢ় হয়। আধাৰ দ্ৰব্যৰ প্ৰকৃতি অনুসৰি সংযোজক কলাবোৰে বেলেগ বেলেগ কাম সমাধা কৰে। আমাৰ তেজ হৈছে এবিধ সংযোজক কলা। তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক প্লাজমা বোলে। প্লাজমাত বিভিন্ন ৰক্তকোষ যেনে লোহিত ৰক্তকণিকা, যাৰ বাবে আমাৰ তেজৰ ৰং ৰঙা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকাবোৰ উপঙি থাকে। বিভিন্ন প্ৰকাৰৰ প্ৰটিন, লৱণ আৰু হৰম'ন আদিও ইয়াত থাকে। তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পাচিত খাদ্য, হৰম'ন আৰু ৰেচন দ্ৰব্য আদি দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে। অস্থি হৈছে সকলোবোৰ সংযোজক কলাৰ ভিতৰত আটাইতকৈ কঠিন আৰু গোটা। অস্থিত অস্টিঅ'ব্লাষ্ট, অস্টিঅ'চাইট আৰু অস্টিঅ'ক্ৰেষ্ট নামৰ তিনি ধৰণৰ অস্থি কোষ থাকে। অস্থিৰ ভিত্তি পদাৰ্থ জৈৱ আৰু অজৈৱ পদাৰ্থৰ দ্বাৰা গঠিত। অস্থিসমূহে প্ৰাণীদেহৰ ভাৰ বহন কৰে তথা দেহৰ আকৃতি প্ৰদান কৰে। দেহৰ পেশীসমূহ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীদেহৰ বিভিন্ন অংগ প্ৰত্যংগসমূহ সৃষ্টি কৰে। অস্থিত প্ৰায় 85% কেলছিয়াম ফছফেট থাকে আৰু ইয়ে অস্থিক দৃঢ়তা প্ৰদান কৰে। তোমালোকে লিগামেণ্টৰ নাম শুনিছানে বাৰু? লিগামেণ্ট হৈছে এডাল অস্থিক আন এডাল অস্থিৰ সৈতে সংযোগ কৰি বান্ধি ৰখা এবিধ সংযোজক কলা। এই লিগামেণ্টবোৰত অতি কম আধাৰ দ্ৰব্য থাকে। আনহাতে টেণ্ডন হৈছে পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা আন এবিধ সংযোজক কলা। টেণ্ডনসমূহ শক্তিশালী আৰু সামান্যভাৱে লেহুকা অহিয়া কলাৰে গঠিত। উপাস্থি হৈছে এবিধ টান আৰু ঈষৎ স্বচ্ছ সংযোজক কলা। আধাৰ দ্ৰব্য গ্লাইক'প্ৰটিনেৰে গঠিত। ইয়াত কোনো তেজৰ নলী নাথাকে। উপাস্থি হাত আৰু ভৰিৰ অস্থিৰ মূৰ অংশত, নাক, কাণ, ট্ৰেকিয়া আৰু লেৰিংছত পোৱা যায়। এৰিঅলাৰ কলা, এইবোৰ ছাল, উপাস্থি আৰু পেশীৰ মাজত, ৰক্তনলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থি মজ্জাত থাকে। এই কলাই দেহৰ প্ৰতিৰক্ষাৰ কাম কৰে। ইয়াত থকা হিষ্টিঅ'চাইট কোষবোৰে বেক্টেৰিয়া নাইবা আন আন বিষাক্ত বস্তু ধ্বংস কৰে। ইয়াৰ উপৰিও কলাৰ ক্ষত অংশ মেৰামতি কৰা আৰু এণ্টিবডি তৈয়াৰ কৰাৰ ক্ষেত্ৰতো এই কলাৰ অৰিহণা আছে। মেদ কলা, এইবিধ কলা সাধাৰণতে ছালৰ তলত, স্তনগ্ৰন্থি, অস্থিৰ মজ্জা আদিত থাকে। এই কলাৰ কোষবোৰ চৰ্বিৰে ভৰি থাকে। মেদ কলাই দেহাভ্যন্তৰৰ অংগবোৰক অভিঘাত আৰু আঘাতৰ পৰা ৰক্ষা কৰে। দেহৰ তাপক্ষয় ৰোধ কৰি তাপ অন্তৰকৰ কাম কৰে। এই কলাই চৰ্বিবোৰ জমা কৰি ৰাখি সঞ্চিত শক্তিৰ ভঁৰাল ৰূপেও কাম কৰে। এইবাৰ আহাচোন আমি পেশী কলাৰ সম্বন্ধে কিছু জানি লওঁ। যি কলাৰ দ্বাৰা প্ৰাণীদেহত থকা মাংসপেশীসমূহ গঠিত হয় তাকে পেশী কলা বোলে। গঠন, অৱস্থান আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি পেশী কলাক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। প্ৰথমে ৰেখিত পেশী কলা বা ঐচ্ছিক পেশী কলা, দ্বিতীয়তে অৰেখিত পেশী কলা বা অনৈচ্ছিক পেশী কলা আৰু তৃতীয়তে হৃদপেশী। ৰেখিত পেশী কলা সাধাৰণতে অন্তঃকঙ্কালৰ অস্থিৰ লগত সংযুক্ত হৈ থাকে, সেয়েহে ইহঁতক স্কেলিটেল বা কঙ্কাল পেশী বুলিও কোৱা হয়। এই পেশীক প্ৰাণীৰ ইচ্ছামতে সংকুচিত কৰিব পাৰি, তাৰ বাবে ইয়াক ঐচ্ছিক পেশীও বোলা হয়। এইবোৰ হাত, ভৰি, জিভা, ডিঙি আদিত পোৱা যায়। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে দেখা যায় যে পেশীসমূহত কিছুমান অনুপ্ৰস্থ, স্বচ্ছ আৰু অস্বচ্ছ পথালী ৰেখা থাকে। অস্বচ্ছ ৰেখাবোৰক ডাৰ্ক বেণ্ড আৰু স্বচ্ছ ৰেখাবোৰক লাইট বেণ্ড বোলা হয়। সেইকাৰণে এই পেশীবোৰক ৰৈখিক পেশী বুলিও কোৱা হয়। এই পেশীৰ কোষবোৰ দীঘলীয়া, চুঙা আকৃতিৰ আৰু শাখাহীন। কোষবিলাক বহু কোষ কেন্দ্ৰ যুক্ত। অৰেখিত পেশীসমূহ পাকস্থলী, অন্ত্ৰ, জৰায়ু, বৃক্ক, ৰক্তবাহী নলী আদিৰ বেৰত, চকুৰ আইৰিছ আদিত এই ধৰণৰ পেশী পোৱা যায়। ইয়াত কোনো ধৰণৰ অনুপ্ৰস্থ ৰেখা নাথাকে কাৰণে ইহঁতক অৰেখিত পেশী বুলিও কোৱা হয়। এই পেশীবোৰৰ কাৰ্য প্ৰাণীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে, সেইবাবে ইহঁতক অনৈচ্ছিক পেশীও বোলা হয়। ইহঁতৰ কোষবিলাক দীঘল, মাকুসদৃশ আৰু একোটা কোষত এটা মাত্ৰ কোষকেন্দ্ৰ পোৱা যায়। এতিয়া আহাচোন হৃদপেশীৰ বিষয়ে কিছু জানি লওঁ। হৃদপিণ্ডৰ বেৰ গঠন কৰা এইবোৰ বিশেষ ধৰণৰ অনৈচ্ছিক পেশী। হৃদপেশীৰ পেশীতন্তুবোৰ শাখা বিশিষ্ট আৰু তন্তুবোৰত পৰ্যায়ক্ৰমে এটাৰ পিছত এটাকৈ স্বচ্ছ আৰু অস্বচ্ছ বেণ্ড থাকে, যদিও ৰেখিত পেশীৰ তুলনাত এই বেণ্ডবোৰ কিছু অস্পষ্ট। এই পেশীৰ প্ৰধান কাৰ্য হৈছে হৃৎপিণ্ডৰ সংকোচন আৰু প্ৰসাৰণ ঘটোৱা। এইবাৰ আমি স্নায়ু কলাৰ বিষয়ে পঢ়িম দেই। যি কলাৰ সহায়ত প্ৰাণীয়ে উদ্দীপনা, অনুভূতি আদি গ্ৰহণ কৰে তাকে স্নায়ু কলা বোলে। এই কলাতন্ত্ৰই প্ৰাণীৰ মস্তিষ্ক, স্পাইনেল স্নায়ু, প্ৰান্তীয় স্নায়ু, স্বয়ংক্ৰিয় স্নায়ু আদি গঠন কৰে। স্নায়ু কলা গঠন কৰা নিউৰন বা স্নায়ু কোষ প্ৰধানতঃ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰ দ্বাৰা গঠিত। কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। দেহকোষৰ পৰা এডাল দীঘল নলী সদৃশ চাইটোপ্লাজমৰ স্নায়ু প্ৰবৰ্ধ ওলায়, ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা প্ৰশাখাযুক্ত স্নায়ু প্ৰবৰ্ধ ওলায়, যাক ডেনড্ৰাইট বোলা হয়। নিউৰনত থকা এক্সন, ডেনড্ৰাইট আদি স্নায়ু প্ৰবৰ্ধবোৰ সংযোজক কলাৰ দ্বাৰা আবৃত হৈ এডাল স্নায়ু গঠিত হয়। স্নায়ু কলাৰ দ্বাৰা সংবেদী অংশসমূহৰ পৰা সংজ্ঞাবাহী স্নায়ু সূত্ৰৰ জৰিয়তে স্নায়ু প্ৰেৰণা কঢ়িয়াই নিয়াৰ ফলত প্ৰাণীৰ পেশীসমূহ লৰচৰ হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰা পাঠটি আশা কৰোঁ তোমালোকে বুজি পাইছা। আজিলৈ বাৰু ইমানতে সামৰিছো দেই।
1: ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকে প্ৰাণী কলা এই সম্পৰ্কে শুনিলা। তোমালোকক কলেহে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ডক্টৰ নমিতা শৰ্মাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজি বান পৰিস্থিতিৰ পৰ্যালোচনা, মন্ত্ৰী ডাক্টৰ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন, শ্ৰীভূমি জিলাত সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাই, চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুকক চেলেগৰ মাজত অনির্দিষ্টকালৰে ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। জিলাখনৰ বৰ্তমান বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
4: বিগত কেইবাদিন ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেন, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত অবৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজচক্ৰৰ 181খন আৰু চিচিবগাঁও ৰাজচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবগাঁও ৰাজচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
3: ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্থসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। মন্ত্ৰী শ্ৰী মহন্তই সাংবাদিকৰ আগত এইদৰে কয়।
5: যিসকল একেবাৰে ঘৰত থকাৰ উপায় নাই তেওঁলোকক আমি আমি কেম্পত থাকোঁ, আৰু যিসকলৰ হয়তো ঘৰখনো চাব লগা হৈছে তেখেতসকল তাত আছে, কিন্তু তাত থকা লোকসকলকো আমি ৰিলিফ দিছোঁ আৰু ইয়াত থকাসকলকো আমি ৰিলিফ দিছোঁ। আৰু আমি চেষ্টা কৰিম যে অতি সোনকালে তেওঁলোকক ঘৰলৈ পঠাব পাৰি, কাৰণ এতিয়া আমাক তেওঁলোকে কৈছে যে আমাৰ গৰু গাই আছে, চোৱা চিতা কৰিব লাগে, আৰু তেখেতসকলৰ মহিলাসকল প্ৰায় আছে আৰু পুৰুষসকল প্ৰায় এতিয়াও ঘৰত ওচৰত গৰু গাই চাই আছে। গতিকে এই যিমানখিনি সা সুবিধা লাগে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা সকলোৱে পাব নিশ্চিত থাকক।
3: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ জন্তু সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক চেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচামুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটো সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, VFX, AI ফৰ কগনিশ্যন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডঃ পেগুৱে ৰাজ্যখনৰ তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্ম ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাৰ নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননী গোপাল মহন্তই অংশ লৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্রযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্ত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰী উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয় আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱাক অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ পিতৃস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই শুভাৰম্ভ কৰে। অসম চৰকাৰৰ গুৱাহাটীস্থিত উদ্যান শস্য সঞ্চালকালয়ৰ উপসঞ্চালক কুমুদ হালৈয়ে আজি উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয় পাদদেশত উদ্যান শস্যৰ আঁচনিৰ অধীনত তিয়ক সমজিলা কাৰ্যালয়ৰ সমীপত নিৰ্মাণমান 2000 মেট্ৰিক টন ক্ষমতাযুক্ত শীতল ভঁৰাল পৰিদৰ্শন কৰে। যোৰহাট জিলা কৃষি বিষয়া ৰুবুল বৰগোহাঁই, উদ্যান শস্য বিভাগৰ মহকুমা কৃষি বিষয়া বিশ্বজিৎ দাস প্ৰমুখ্যে কেইবাগৰাকী বিষয়াই ভঁৰালটো পৰিদৰ্শন কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকা লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাত 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টা কিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজি বান পৰিস্থিতিৰ পৰ্যালোচনা। শ্ৰীভূমি জিলাত সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
6: আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া শুনক কৃষক বাণীৰ পুনৰ প্ৰচাৰ।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তে। এই শিতানত বিষয় হৈছে বতৰ অনুকূল শালি ধানৰ কৃষি ব্যৱস্থাপনা। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ধুবুৰীত অৱস্থিত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গুণাধ্য কুমাৰ উপমন্যু। আজি এই আলোচনাত বহুকেইটা ঔষধৰ নাম, সঁজুলিৰ নাম আমাৰ বিশেষজ্ঞই অৱগত কৰিব। ইচ্ছুক কৃষক বন্ধুৱে এই তথ্যখিনি লিখি ৰাখিব পাৰিব। নমস্কাৰ প্ৰিয় কৃষক বন্ধু, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি। এই শিতানত বিষয় হৈছে শালি ধানৰ শস্য ৰক্ষা ব্যৱস্থাপনা। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ধুবুৰীত থকা শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ গুণাধ্য কুমাৰ উপমন্যু।
1: নমস্কাৰ,
0: আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: মই আপোনাৰ পৰিচয়টো কৈছোঁৱেই।
1: হয়,
0: আপুনি এবাৰ আপোনাৰ পৰিচয়ৰ লগতে বৰ্তমান আপুনি কি বিষয়ৰ লগত জড়িত হৈ আছে, কি কৰি আছে অকণমান ক'লে নিশ্চয় ভাল হ'ব।
1: হয়, মই আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ধুবুৰীত অৱস্থিত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছোঁ।
0: হয়,
1: আৰু মই বিশেষকৈ কৃষকৰ শস্য ৰক্ষা ব্যৱস্থাপনা, যিকোনো শস্যৰে অকল ধান বুলি নহয়, শস্য ৰক্ষা ব্যৱস্থাপনা, কীট পতংগ নিয়ন্ত্ৰণ তথা ৰোগ নিয়ন্ত্ৰণ আৰু মাছৰুম প্ৰডাকশ্যন, সেই বিষয়ে মই ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰাওঁ আৰু মই কৃষকসকলকো কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থাত মই ৰিচাৰ্চ পাৰ্চন হিচাপে আগভাগ লওঁ।
0: হয়, এতিয়া আমাৰ বৰ্তমানৰ যিটো জলবায়ুৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত
1: হয়
0: শালি ধানৰ শস্য ৰক্ষাৰ যি ব্যৱস্থাপনা, আপুনি ব্যৱস্থাপনাৰ বিষয়ে ইতিমধ্যে পাঠদানো কৰে বুলি আমাক জনাইছে, সেই হিচাপত আপুনি কওকচোন এই গোটেই বিষয়বস্তুটো কিহৰ লগত জড়িত হৈ আছে, ইয়াত কি কি সোমাই পৰে, এই সেই কথাখিনি অকণমান।
1: হয়, জলবায়ু পৰিৱৰ্তন এতিয়া এটা ডাঙৰ সমস্যা কথা সকলোৱে জানে, গোটেই বিশ্বতে এটা ডাঙৰ সমস্যা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমাৰ বতৰৰ পৰিৱৰ্তন হৈছে। আগতে যেনেকুৱাকৈ বৰষুণ হৈছিলে, আজিকালি বৰষুণ কেতিয়া হয় তাৰ নিশ্চয়তা নাই, বানপানী কেতিয়া হয় নিশ্চয়তা নাই, কেতিয়াবা বাৰিষা কালতো ড্ৰট লাইক চিটুৱেশ্যন বা খৰাং হয়, খৰাং সদৃশ হয়। আৰু জলবায়ু পৰিৱৰ্তনৰ ফলতে আমাৰ ৰোগ, কিছুমান ধানৰ ৰোগ হওক বা বিভিন্ন শস্যৰ ৰোগ, কিছুমান ৰোগ আগতে কম প্ৰাবল্যৰ আছিল, সেই কম প্ৰাবল্যৰ ৰোগ গৈ অধিক প্ৰাবল্যৰ হৈছে, আৰু কিছুমান অধিক প্ৰাবল্যৰ ৰোগো যায় কম প্ৰাবল্যৰ ৰোগ হৈছে। কিছুমান কীট পতংগ তেনেকৈ আমি মানে খুব গুৰুত্ব দিয়া নাছিলোঁ, আজি সেই কীট পতংগবিলাক খুব বেছি এগ্ৰেছিভ হৈ আহিছে। গতিকে জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমাৰ কথা হ'ল আমি খুব চেক বুজি জাত নিৰ্বাচন কৰিব লাগিব প্ৰথম কথা, কাৰণ কেতিয়া বানপানী হয় বা কেতিয়াবা খৰাং সদৃশ পৰিস্থিতি হয়, আমি জাত নিৰ্বাচনতো আমি এটা চিন্তা কৰিব লাগিব চেক বুজি, আৰু আমি চেক বুজি আমি শস্য ৰক্ষা নিয়ন্ত্ৰণ ব্যৱস্থা কৰিব লাগিব।
0: এতিয়া শালি ধানৰ শস্য ৰক্ষা ব্যৱস্থাপনাৰ বিষয়টো ইতিমধ্যে আপুনি কৈছেই, এই ক্ষেত্ৰত আমাৰ যিসকল কৃষক আছে, কৃষকসকলে সদায় এই কথাটো মনত ৰাখিব লাগিব বতৰ কি ধৰণৰ হৈ আছে আৰু বতৰৰ কি ধৰণে পৰিৱৰ্তন হৈ আছে, জলবায়ু বতৰ এই আটাইখিনি দিশ তেওঁলোকে দৃষ্টি ৰাখি খেতিপথাৰত নামিব লাগিব, নহয় জানো? আৰু এই কিহৰ কাৰণে নামিব লাগিব বা কেনেকৈ নামিব, ইয়াৰ প্ৰস্তুতি কি হ'ব, এই আটাইখিনি কথা এই ব্যৱস্থাপনাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে।
1: আগত আমাৰ নিশ্চয়তা আছিলে, বোলে এতিয়া এইখিনি সময়ত বাৰিষা হ'বই, সেই পানী হ'বই, আজি অনিশ্চয়তা আছে, গতিকে আমি সকলো কথা চালি জাৰি আমি চিন্তা কৰিব লাগিব।
0: বৰ্তমান সময়ত এই কৃষি ব্যৱস্থাপনাটো যথেষ্ট প্ৰত্যাহ্বানমূলক, গতিকে আগতে ঋতু চাই কৃষকে খেতি কৰিব
1: পাৰিছিল,
0: কোনো অসুবিধা নাই, সেইমতে তাত কোনো ধৰণৰ তাত বাধা আহি নপৰে, কিন্তু বৰ্তমান সময়ত বিভিন্ন বাধা আহি পৰে, সেয়েহে এনেধৰণে কৃষকে আগতীয়াকৈ প্ৰস্তুতি ল'বলগীয়া হয় আৰু লগতে অনবৰতে সচেতন হৈ থাকিব লাগিব।
1: সচেতন হয়।
0: এতিয়া আমি অন্য এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ, যে যেতিয়া আমি ব্যৱস্থাপনাৰ কথা কওঁ তেতিয়াই শস্যত কীট পতংগৰ কথাটো আহি পৰে, কিয়নো আমাৰ বেছিভাগ মানুহেই যেতিয়া খেতি কৰিবলৈ আৰম্ভ কৰে প্ৰথম অৱস্থাত যথেষ্ট উদ্যমেৰে খেতি কৰে আৰু খেতি লহপহকৈ বাঢ়ি আহে, তেনেকুৱা সময়তে বিভিন্ন ধৰণৰ কীট পতংগৰ প্ৰাদুৰ্ভাৱো বাঢ়ি যায়।
1: হয়,
0: তো কীট পতংগৰ এই যিখন যুদ্ধ মানুহৰ আৰু কীট পতংগৰ, এই যুদ্ধখনত জয়ী হ'বৰ কাৰণে তেওঁলোকক নিয়ন্ত্ৰণ কৰিব লাগিব।
1: হয়,
0: নিয়ন্ত্ৰণ কৰাৰ উপায়বোৰ কেনেকুৱা হ'ব বা কি ধৰণে প্ৰস্তুতি ল'ব তেওঁলোকে?
1: হয়, মই ধানৰ ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ, যিহেতু শালি ধানৰ সময় আহিছে।
0: হয়,
1: সেইটো এটা কথা। আৰু দুই নম্বৰ কথা, আৰু এটা কথা ইয়াতে মাজতে ক'ব বিচাৰিছোঁ, যিখিনি বড়ো ধান চপাই আছে, কিছুমান বড়ো ধান চপাই আছে, আজিকালি ধানৰ কোনো ছিজন নাই, নিশ্চয় আপুনি গম পাইছে, মানে কেতিয়া ধান ৰুৱে মানুহে, মানে বাৰ মাহে ধান

0: ওলাই থাকে বা ধান ৰুই থাকে, গতিকে যিখিনি চপাই আছে তাতে এটা বেমাৰ হ'ব পাৰে, ফলছ স্মাৰ্ট বুলি বেমাৰ এটা আছে, বেমাৰটোৰ কথা কৈছোঁ যিটো মানে ওলাই আছে ধৰক ধানটো। তেতিয়া আপোনাৰ ধানৰ যিখিনি সিহ আছে সিহঁত টেমুনাৰ আকৃতিৰ কিছুমান টেমুনা হয়, গতিকে সেইটোৱে উৎপাদন খুব কমাই দিয়ে। যেনে ধৰক সেইটোক আমাৰ লখিমী বেমাৰ বুলি কোৱা হয়, আমাৰ সাধাৰণতে লখিমী বেমাৰ বুলি কয়। এতিয়া লখিমী বেমাৰ হ'লে মানুহে ভাবে লখিমী আহিছে, গতিকে আমাৰ উৎপাদন বাঢ়িব, কিন্তু এতিয়া দেখা গৈছে লখিমী বেমাৰে উৎপাদন কমাইহে। গতিকে লখিমী বেমাৰৰ পৰা হাত সাৰিবলৈ এতিয়াও কৈছোঁ, ধান থোক ওলোৱাৰ মুহূৰ্তত তেওঁলোকে এটা ঔষধ আছে হেক্সাকোনাজল, সেই তেওঁলোকে যদি মনত ৰাখিব পাৰে হেক্সাকোনাজল, সেই ঔষধটো যিকোনো কোম্পানীৰ বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ নামত পোৱা যাব, সেইটো 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই মাত্ৰ এবাৰ স্প্ৰে কৰক থাঠোক ওলোৱাৰ সময়ত, তেতিয়া এই লখিমী বেমাৰটো নাহে। গতিকে সেই সময়ত অহাৰ পিছত আপুনি একো কৰিব নোৱাৰে, গতিকে সেইটোৱে কৈছোঁ থোক ওলোৱাৰ সময়ত, তেতিয়া তেওঁ গম নাপায় বেমাৰটো হয় নে নহয় সেইটোও নাজানিব, কিন্তু আমি বেমাৰটো হ'বনো কিয় দিওঁ। গতিকে আমি যেনেকৈ ভেকচিন দিওঁ ল'ৰা ছোৱালীকটো, বেমাৰ হোৱাৰ পিছত ভেকচিন দিয়া নাযায়, ঠিক তেনেকৈ ধানকো আমি ভেকচিন দিম। তাৰমানে সেইকাৰণে আমি কৈছোঁ হেক্সাকোনাজল নামৰ ঔষধটো 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে বেমাৰটোৱে নহয়। গতিকে সেইটো এটা মই কথা ক'লোঁ। আপুনি কীট পতংগৰ কথা সুধিছে যদিও মই ৰোগৰ কথা প্ৰথমতে কিয় ক'লোঁ, এইটোৱে ধান এতিয়া ওলাই আছে যে সেইকাৰণে মই সেইটো কথা জনালোঁ। এতিয়া মই আপোনাৰ কীট পতংগৰ কথালৈ আহোঁ। কীট পতংগৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ মজা খোৱা পোক বুলি এটা পোক খুব হয়, সেইটো আমাৰ যিটো ধানৰ মজাটো খাই পেলায়, মজাটো খাই পেলাই আপোনাৰ ধানডাল যদি আপুনি অকণমান টানি দিয়ে সি উভালি আহে, তেতিয়াই গম পাব এইটো মজা খোৱা পোক, আমাৰ কৃষকে জানে সেইটো। আৰু ধানৰ সিহৰ যদি সি ওলোৱাৰ পিছত যদি মজা খোৱা পোকে ধৰে তেতিয়াতো আপোনাৰ সিটো বগা হৈ যায়, তেতিয়াহ'লে পতান হয় সিটো, উৎপাদন যথেষ্ট পৰিমাণে কমি যায়। তাৰপিছত আমাৰ পাতমেৰুৱা পোক এটা আছে, সেইটোৰ ফলতো আমাৰ উৎপাদন কমি যায়, কাৰণ পাতমেৰুৱা পোকটোৱে কি কৰে ধানৰ যিটো পাতৰ যিটো পত্ৰহৰিত পত্ৰহৰিতটো আপোনাৰ খাই পেলায়, খাই পেলোৱাৰ পিছত তাৰ শালু সংশ্লেষণটো কম হয়, গতিকে উৎপাদন যথেষ্ট পৰিমাণে কমে। ঠিক তেনেকৈ আৰু এটা পোক আছে গান্ধী পোক, আচলতে আমাৰ গুন্দী হয়, এনে গান্ধী নামটো আমাৰ অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়, পোকটোৰ নাম গুন্দী পোক, গুন্দী মানে গুণ ওলায় যিটো, গতিকে গুন্দী পোকৰ বা গান্ধী পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থাটো অতি প্ৰয়োজনীয় হয়। আৰু এটা আছে বানপানীৰ পিছত এটা সুৰ পোক বুলি পোক এটা আছে, যথেষ্ট সমস্যা সুৰ পোকটো,
1: সুৰ পোকটো একদম
0: মানে গোটেইফালে আহে। দলনিৰ কাষত যদি আপুনি যদি শস্য যদি ধানৰ খেতি কৰা হয়, বিশেষকৈ বানপানীৰ পিছত আপোনাৰ সুৰ পোকে এনেকুৱাকৈ আক্ৰমণ কৰে যেন একেবাৰে আৰ্মি আহি পেলাই গোটেই একফালৰ পৰা যেন গৰুৱে খাইছে তেনেকুৱাকৈ আক্ৰমণ কৰি একফালৰ পৰা খাই যায়। গতিকে এইটো এটা ডাঙৰ সমস্যা, আমাৰ গোটেই অসমত মিনিষ্টাৰ পৰ্যন্ত আহি যায় সুৰ পোকৰ কাৰণে। গতিকে আমাৰ কৃষকে ইয়াত ব্যৱস্থা ল'ব লাগিব, এইকেইটা আছে ব্যৱস্থাপনা, গতিকে মই নিয়ন্ত্ৰণটো কৰি দিব বিচাৰিছোঁ একেলগে। প্ৰথম কথা হ'ল কি, ধানৰ মজা খোৱা পোক, পাতমেৰুৱা পোক, এইকেইটা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰথম কথা, আমি প্ৰথমতে ৰাসায়নিকৰ কেইটামান কথা কৈছোঁ মই, পিছত আমি লাগিলে আপুনি কিছুমান আছে অজৈৱিক আছে জৈৱিকখিনি ক'ম বাৰু। এতিয়া ৰাসায়নিক ঔষধ আমাৰ কৃষকৰ বৰ প্ৰিয়, কাৰণ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিলে সোনকালে সাধাৰণতে ব্যৱহাৰ কৰে, গতিকে ৰাসায়নিক ঔষধ আগৰ ঔষধবিলাক ব্যৱহাৰ কৰিব নালাগে, আগৰ ঔষধ বহুত আছে সেইবিলাক আজিকালি নচলে আৰু কিছুমান ঔষধটো বেন হৈ গৈছে, গতিকে আমাৰ কৃষকে অজানিতে সেইবিলাক ব্যৱহাৰ কৰে আৰু সেই ঔষধবিলাকৰ আচলতে প্ৰতিক্ৰিয়াটো বেছি, পাৰ্শ্বক্ৰিয়াটো খুব বেয়া ভয়ানক হয়। গতিকে আজিকালি যিবিলাক ঔষধ ওলাইছে সেই ঔষধবিলাক আপোনাৰ খুব কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে। এক্সাম্পল ধৰক ক্লোৰান ট্ৰেনিলি প্ৰল বুলি এটা ঔষধ আছে যিটো বজাৰত উপলব্ধ হয়, সেইটো আমাৰ 6 মিলিলিটাৰ 10 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে তেতিয়া আমাৰ পাতমেৰুৱা পোক আৰু বিভিন্ন পোক, আপোনাৰ মজা খোৱা পোক আৰু তেনেকুৱা কিছুমান পোক আছে ধানত যিখিনি আমাৰ শোহনি পোক, বাদামী শোহনি পোক, এইবিলাক নিয়ন্ত্ৰণ হ'ব। আৰু এটা আছে ফিপ্ৰনিল বুলি এটা দানাজাতীয় ঔষধ আছে, ফিপ্ৰনিল 0.3% গ্ৰেনিউল, এইটো দানা হয়, সেইটো কি কৰিব 2 কেজি প্ৰতি বিঘা মাটিত 2 কেজি ছটিয়াই দিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব কৃষকে, যাতে পানী থাকে, মানে পানী মানে অকণমান জীপ থাকে ধানত, যদি খৰাং বতৰ হয় তেতিয়া অকণমান জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব, যদি খৰাং নহয় এতিয়াতো বাৰিষা কালত খৰাঙৰ কথা নাহে, তথাপিও আপোনাৰ ফিপ্ৰনিল বিঘাই প্ৰতি 2 কেজিকৈ প্ৰয়োগ কৰিলে আমাৰ এই মজা খোৱা পোক বা বিভিন্ন পোক নিয়ন্ত্ৰণৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেইটো এটা কথা। তাৰপিছত আৰু যদি ধৰক ক্লোৰান ট্ৰেনিলিপ্ৰলটো নাপায় তেতিয়াহ'লে আৰু এটা ঔষধ আছে ফ্লুবেণ্ডিয়ামাইড বুলি এটা আছে, ফ্লুবেণ্ডিয়ামাইড, এই ক্ষেত্ৰত মই নামকেইটা কৈছোঁ যদিও নামকেইটা বৰ টান, দাঁত ভঙা শব্দ, গতিকে এইকেইটা যদি নামকেইটা পাহৰে তেতিয়াহ'লে নিশ্চয় আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে, আমাৰ নগাঁৱতো আছে কৃষি বিজ্ঞান কেন্দ্ৰ, তেওঁলোকৰ যিখিনি এক্সপাৰ্ট আছে তেখেতৰ লগত যোগাযোগ কৰিলেও হ'ব। আৰু যদিও মনত থাকে ফ্লু বেণ্ডিয়ামাইট এইটো 10 লিটাৰ পানীত মাত্ৰ 4 মিলিলিটাৰ মিহলাই যদি স্প্ৰে কৰে তেতিয়াও মই কোৱা নাই কি গোটেইকেইটা ঔষধ দিব লাগিব, তাৰে ক্লৰানচেনিলিপৰ ফিপ্ৰনিল নাইবা ফ্লু বেণ্ডিয়ামাইট এইকেইটাৰ ভিতৰত যিকোনো এটা যদি আমাৰ ঔষধ দিব পাৰে তেতিয়াহ'লে ধানৰ মজা খোৱা পোক বা পাটমেৰৰ পোকৰ পৰা হাত সাৰিব পাৰিব। আৰু এটা পোক আছে, সেইটো পোকৰ বিষয়ে আমি ক'বই লাগিব, সেইটো হ'ল বাদামী শোহনি পোক বা BPH। BPH পোকটো হ'লে কি হয়, গোটেই পথাৰখনৰ শস্যৰ দ্বাৰা খেৰৰ নিচিনাকৈ পুৰি যোৱাৰ নিচিনা হয়। তাৰমানে এনেকুৱা হয়, এডৰা ধান আছে ধৰক 10 বিঘা ধান আছে, 10 বিঘাৰ ধৰক 1 কঠা মাটিতে একেবাৰে পুৰি গৈছে, তাৰপিছত আৰু 1 কঠা ভালেই আছে, আৰু 1 কঠা জঁপিয়াই যাব, জঁপি পেলাই গোটেই খেৰৰ নিচিনা হৈছে, যেন মানে আপুনি দেখা পাব পকা ধানহে, পকা ধান যেন লাগিব কিন্তু গোটেইখিনি আপোনাৰ খেৰ খেৰ হৈ গৈছে। সেইটো যদি হয় তেতিয়া আমাৰ ঔষধ আছে থায়ামেথকজাম বুলি এটা ঔষধ আছে, এইটো আপোনাৰ 3 গ্ৰাম 10 লিটাৰ পানীত মিহলাই, মাত্ৰ 3 গ্ৰাম, চক আগতে আপোনাৰ 2 গ্ৰাম 1 লিটাৰ পানী দিছিলে, এই 3 গ্ৰাম 10 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে তেতিয়া এইবিলাক বেমাৰৰ পৰা হাত সাৰিব পাৰিব। আৰু গান্ধী পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ ডাইনেটোফিউৰান বুলি এটা ঔষধ আছে, ডাইনেটোফিউৰানটো 0.5 গ্ৰাম 1 লিটাৰ পানীত, তাৰমানে 10 লিটাৰ পানীত 5 গ্ৰাম মাত্ৰ মিহলাই যদি স্প্ৰে কৰে গান্ধী পোকৰ পৰা হাত সাৰিব পাৰিব। গতিকে এইকেইটা হ'ল আমাৰ সচৰাচৰ যিটো শাৰী ধানত হোৱা পোক পৰুৱাৰ নিয়ন্ত্ৰণৰ কথা মই ক'লোঁ। এতিয়া আমাৰ অকল পোক নহয়, ৰোগৰো আমাৰ উৎপাতটো হয় আমাৰ ধানৰ ক্ষেত্ৰত। এতিয়া ৰোগৰ ক্ষেত্ৰত মই এটা ক'লোৱেই, যিটো আপোনাৰ ফলস্মাট বুলি কয় বা টেমুনা হোৱা ৰোগ, সেইটো কথা ক'লোঁ। গতিকে তাৰপিছতো আমাৰ এতিয়া যিপিনি শালি ধান ৰোৱা হ'ব তাতে ব্লাষ্ট বুলি বেমাৰ এটা আছে, আৰু ব্ৰাউন স্পট বুলি বেমাৰ এটা আছে, আৰু চিট ব্লাইট বুলি বেমাৰ আছে। ব্লাষ্ট বেমাৰটো পাতত হয়, পাত গাঁঠিত হয়, গাঁঠিত হ'লেতো গাঁঠিটো ভাঙি যাব, আৰু সিহৰ গুৰিত যদি হয়, সিহৰ গুৰিত হ'লে মাৰাত্মক হয়, তেতিয়াহ'লে গোটেই সিহটো পতান হৈ যাব। গতিকে পাতত হওঁতে বা পাতত হোৱাৰ আগতে আমি যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেতিয়া সিহলৈকে নাযায়, নহ'লে সিহঁত হ'লে গোটেই উৎপাদন শেষ, 75% লোকচান হ'ব। ব্ৰাউন স্পট বুলি আছে, গোটেই পাতটো কলা দাগ পৰি যায়, পৰি পেলাই আমাৰ শালু সংশ্লেষণ কমি যায়, তেতিয়াও মানে যথেষ্ট উৎপাদন হ্ৰাস হয়। গতিকে আমি কথাটো ক'ব লাগিব, ব্লাষ্টৰ কাৰণে বা যিকোনো আমাৰ যিকেইটি বেমাৰ আছে ধানৰ ক্ষেত্ৰত, আমাৰ কৃষকে কি কৰে, শস্য ৰক্ষা ব্যৱস্থাপনাত বীজটো শোধন নকৰে। গতিকে বীজ শোধনটো অতি প্ৰয়োজনীয় বস্তু। বীজ শোধন কৰিবৰ কাৰণে আচলতে 5 কেজি ধান তিয়াবৰ কাৰণে 5 লিটাৰ পানী যথেষ্ট হয়, আৰু 1 বিঘা মাটিৰ কাৰণে মাত্ৰ 5 কেজি ধান লাগে। গতিকে 5 কেজি ধান আমি যদি এটা থালিত বা কেৰাহীত আমি যদি তিয়াই থওঁ, এনে আমাৰ তিয়াই থয়, কিছুমান কৃষকে কি কৰে পুখুৰীত তিয়ায়, পুখুৰীত তিয়ালে নহ'ব, বস্তাটো পুখুৰীত পেলাই দিলে তেনেকৈ তিয়াই থয়, কিন্তু আমি যদি থালিত তিয়াই থওঁ তেতিয়াহ'লে আমি এই কামটো কৰিব পাৰিম। যদি ধৰক কোনোবা কৃষকৰ 5 বিঘা মাটি আছে, তেওঁৰ 25 কেজি ধান হ'ব, গতিকে 25 লিটাৰ বা 26 লিটাৰ পানী দি পেলাই আমি বীজটো শোধন কৰিব লাগিব। বীজ শোধন কৰাৰ কাৰণে এটা ঔষধ আছে, ট্ৰাইচাইক্লাজল বুলি এটা ঔষধ আছে। ট্ৰাইচাইক্লাজল ঔষধটো 6 গ্ৰাম 10 লিটাৰ পানীত, মই আকৌ কৈছোঁ, ট্ৰাইচাইক্লাজল 6 গ্ৰাম 10 লিটাৰ পানীত মিহলাই এটা মিশ্ৰণ বনাই ল'ব, লৈ পেলাই তাত আপোনাৰ ধানৰ বীজটো 24 ঘণ্টা তিয়াই থ'ব, তিয়াই থৈ আপোনাৰ 48 ঘণ্টা গাপ দিব। তাৰপিছত যদি সেইটো ধান কঠীয়া পৰা হয় আৰু ৰোৱা হয়, 45 দিন পৰ্যন্ত কোনো বেমাৰ আজাৰ নাহে। গতিকে ধানৰ বীজ শোধন কৰা অতি প্ৰয়োজনীয়। আৰু যদি বীজ শোধন কৰাৰ পিছতো আপোনাৰ বেমাৰ, আপুনি ধৰক বীজটো শোধন কৰিলে, কোনোবা কৃষকে বীজটো শোধন কৰা নাই, তেতিয়াহ'লে আপোনাৰ সেই কৃষকজনৰ পৰা আপোনাৰ পথাৰত আহিব পাৰে ধান বেমাৰটো, তেতিয়া যদি আহে তেতিয়া একেটা ঔষধে ট্ৰাইচাইক্লাজল, সেই ট্ৰাইচাইক্লাজলটো 6 গ্ৰাম 10 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। আৰু এটা বেমাৰ আছে BLB বুলি কয়, বেক্টেৰিয়েল লিপ ব্লাইট, এইটো বেক্টেৰিয়াজনিত বেমাৰ। সেইটোৰ কাৰণে কি হয়, কৃষকে এইটো সহজে চিনি পাব, তাৰমানে পাতৰ দাঁতি দুটা খেৰৰ নিচিনা হ'ব আৰু মাজৰখিনি সেউজীয়া হৈ থাকিব, সেইটোৱে এটা লক্ষণ। আৰু BLB হ'লেও বহুত উৎপাদন হ্ৰাস হয়, আজিকালি BLB বহুত যথেষ্ট হৈছে, সেইটো বেক্টেৰিয়াজনিত বেমাৰ। সেইটোৰ কাৰণে এটা ঔষধ আছে, কচুগামাইচিন, এটা এণ্টিবায়'টিক আছে, কচুগামাইচিন আৰু কপাৰ অক্সিক্লৰাইড, এই দুটা মিশ্ৰণ থকা ঔষধ আজিকালি পোৱা যায় বজাৰত। সেইটো যদি 2 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰে তেতিয়া বেক্টেৰিয়াজনিত বেমাৰবিলাকৰ পৰা হাত সাৰিব পাৰিব। আৰু এটা ঔষধ আছে, ষ্ট্ৰেপ্টোমাইচিন ছালফেট, সেইটো দিব পাৰে, এইটো 1 গ্ৰাম 10 লিটাৰ পানীত মাত্ৰ, 1 গ্ৰাম 10 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে তেতিয়া বেক্টেৰিয়াজনিত ৰোগৰ পৰা হাত সাৰিব পাৰে। গতিকে আৰু এটা আছে আপোনাৰ চিট ব্লাইট বুলি বেমাৰ এটা, যিটো যথেষ্ট হয়, মানে মাটিৰ কাষত মানে যিখিনি পানীৰ লগত লাগি থকা জেগা সেইখিনিত ডাঙৰ ডাঙৰ দীঘল দীঘল দাগ পৰে, সেই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে আপোনাৰ যেনে এজক্সিষ্ট্ৰবিন, ডাইফেনকনাজল, এজক্সিষ্টোবিন ডাইফেনকনাজল যিটো মিশ্ৰণ তেনেকুৱা ঔষধ বজাৰত উপলব্ধ হয় সেইটো আপোনাৰ এক গ্ৰাম প্ৰতি লিটাৰ পানীত

0: মিহলাই যদি স্প্ৰে কৰে সেই বেমাৰটোৰ পৰা হাত সাৰিব পাৰিব। এইকেইটা হ'ল আমাৰ বেমাৰৰ কাৰণে ল'ব লগা কিছুমান ৰাসায়নিক ঔষধৰ নাম মই ক'লোঁ।
1: হয়, ইতিমধ্যে আপুনি ৰাসায়নিক ঔষধখিনিৰ কথা কৈছে।
0: হয়,
1: এতিয়া আমি আমাৰ বহু কৃষকে যিহেতু ৰাসায়নিকৰ পৰা জৈৱিক বা অন্যান্য বিকল্পসমূহৰ বিষয়ে সন্ধান কৰি আছে,
0: হয়,
1: সেই ক্ষেত্ৰত কিবা উপায় আছেনে বাৰু?
0: নিশ্চয় আছে।
1: হয়,
0: আচলতে আমাৰ মই ৰাসায়নিকৰ কথা কিয় ক'লোঁ, আমাৰ কৃষক আচলতে ৰাসায়নিক ঔষধটো বেছি ভাল পায় কাৰণ সোনকালে আমাৰ বেমাৰটো মানে আমাৰ যেনেকৈ হোমিওপেথিক ঔষধ খালে বেমাৰটো অকণমান লাহে লাহে ভাল হয়, কিন্তু আমাৰ এইটো এলোপেথিক খালে সোনকালে ভাল হয়, গতিকে মানুহে এলোপেথিকৰ ফালে আকৰ্ষিত হয়। ঠিক তেনেকৈ আমাৰ এই ক্ষেত্ৰতো ৰাসায়নিকৰ ফালে আকৰ্ষণ হয়, কিন্তু ৰাসায়নিক যিমানে দিব সিমানে আমাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতাটো কমি যায়, মানে থানে প্ৰতিৰোধ কৰিব নোৱাৰা হয়। গতিকে আমি ৰাসায়নিকৰ বিকল্প বহুত আছে। এক নম্বৰ কথা, প্ৰত্যেক কৃষকে নিম অইলটো লগত ৰাখক। নিম অইল, নিম অইলটো আমাৰ 5 মিলিলিটাৰ 1 লিটাৰ পানীত মিহলাব লাগে। আৰু নিম অইলটো যদি আপুনি পোকটো নাহোঁতে স্প্ৰে কৰে, আৰু এটা কথা মনত ৰাখিব লাগে, 1 টেংক স্প্ৰেয়াৰত নিম অইলৰ লগত 1 পেকেট শ্বেম্পু দিব লাগে। আপুনি মূৰত যি শ্বেম্পু লগায় সেই শ্বেম্পুটো দিলে হ'ল, 1 পেকেট শ্বেম্পু, সেইটো আপোনাৰ স্প্ৰেডাৰৰ কাম কৰে, মানে পাতত একেবাৰে স্প্ৰেড হৈ যায়। গতিকে নিম অইল 5 লিটাৰ 10 লিটাৰৰ ডাঙৰ ডাঙৰ হেৰি পোৱা যায়, গেলন পোৱা যায়, আৰু বজাৰত যদি নাপায় অনলাইন আজিকালি কিনিব পাৰি, সৰু 100 ml পোৱা যায়। এতিয়া নিম অইল আপোনালোকে কৃষকসকলে ৰাখক, ৰাখিলে আৰু প্ৰত্যেক যি খেতিয়ে নহওক ধানতো খালি নিম অইলটো পোকটো নাহোঁতে স্প্ৰে কৰক, আৰু ইয়াৰ পৰিমাণটো হৈছে 1 লিটাৰ পানীত 5 মিলিলিটাৰ। আৰু মই শ্বেম্পুৰ কথা ক'লোঁ, শ্বেম্পুটো 1 পেকেট 1 টেংকত দিব, দিয়াৰ পিছত স্প্ৰে কৰিব, সেইটো এটা। নেক্সট আহিলে আপোনাৰ ফেৰোমন ট্ৰেপ বুলি এটা আছে, সেইটো প্ৰতি বিঘা মাটিত 2টাকৈ ফেৰোমন ট্ৰেপ দিব লাগে। ফেৰোমন ট্ৰেপ হৈছে এটা, আমাৰ কৃষকে বহুতে জানে কথাটো, মানে মাইকী পখিলাই নিঃসৰণ কৰা এটা হৰমোন, সেই হৰমোনটো কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়। সেই হৰমোনৰ এটা ট্ৰেপ দিয়া হয়, ট্ৰেপ মানে ফান এখন, ফানখনত এখন মোনা থাকে, মোনাখনৰ তলত ঔষধ থাকে, মোনাখনৰ তলত, আৰু তাতে সেই যিটো টোপ আছে টোপটো লগাই দিয়ে। টোপটো বেলেগ নহয়, মাইকী পখিলাই নিঃসৰণ কৰা এটা হৰমোন, কৃত্ৰিমভাৱে প্ৰস্তুত কৰা। সেই মাইকী পখিলাই নিঃসৰণ কৰা হৰমোনটোত মতা পখিলাই ভাবে তাতে মাইকী পখিলাখিনি আছে, সিহঁতে গোন্ধটো পাই পেলাই তাতে আহে, আহি পেলাই তাতে কিছুমান মতা মাইকী পখিলা নাই, তাতে হৰমোনটোহে আছে, সিহঁতে গৈ গৈ সেই ফাণ্ডত পৰিব, পৰি পেলাই ঔষধ, তাতে ফাণ্ডত ঔষধ আছে, তাতে পৰি পৰি মৰে। গতিকে মতা পখিলা যদি মৰিব তেতিয়া যিটো মতা আৰু মাইকী মিলন নহ'লে যিটো কণী হ'ব সেইটো পাৰ্থেনোকাৰ্পিক কণী বুলি কোৱা হয়, যিটো আপোনাৰ কণীৰ পৰা পোৱালি নহয়। গতিকে সেইটো এটা উপায় আছে। 2 নম্বৰ আৰু এটা আছে আপোনাৰ ট্ৰাইকোগ্ৰামা বুলি এটা মানে পেৰাচাইট, সেইটো সেই ট্ৰাইকোগ্ৰামা পেৰাচাইট এটা সৰু বৰলৰ নিচিনা পোক, সেই পোকটো এটা কাগজত লগাই থোৱা হয়, আঠা লগাই, সেইটো ধৰক ধানটো যেতিয়া আপোনাৰ ৰুব, ট্ৰেন্সপ্লেণ্টিং কৰিব মূল পথাৰত যেতিয়া ৰুব, তেতিয়াহ'লে আপোনাৰ সেই কাগজখনৰ 10,000 কণী থকা এটা কণী, সেই পোকটো ট্ৰাইকোগ্ৰামা বুলি কণী থকা পোকটো যদি আপুনি ধানৰ পথাৰত 6-7 জেগাত লগাই থৈ দিয়ে, তেতিয়া সেই কাগজখনত কণী থাকে, সেই পোকটো ট্ৰাইকোগ্ৰামাৰ, তাৰ পৰা পোকটো ওলাব, ট্ৰাইকোগ্ৰামাটো ওলাই পেলাই ট্ৰাইকোগ্ৰামা সৰু সৰু পোক চকুৰে দেখা মনিবই নোৱাৰি, যদি চকু আপুনি চশমা পিন্ধা চকুৰেতো মনিব নোৱাৰে, আপুনি একদম সৰু সৰু, সেই পোকটোৱে কি কৰিব, আপোনাক যেনেকৈ কুলি চৰাই কাউৰীৰ বাহত কণী পাৰে, ঠিক তেনেকৈ ইহঁতে কি কৰে, ইহঁতে বেলেগ পোকৰ কণীৰ ভিতৰত কণী পাৰে, মজা খোৱা পোকৰ কণীটো পাৰি থৈছে, ই গৈ পেলাই সেই কণীটো বিচাৰি থাকিব, আপুনি কণী বিচাৰি দিব নালাগে, সি নিজে চিনি পায়, সি যাব যাই পেলাই কণীটো পাৰি দিব, পাৰি দিয়া ল'লে কি হ'ব, কণীটো খোলা হৈ যাব, তেনেকৈ আপুনি কণী অৱস্থাতে মাৰিব পাৰে, সেইটো এটা ট্ৰাইকোগ্ৰামা বুলি কোৱা হয়, সেইটো ব্যৱস্থা কৰক। গতিকে আপোনাৰ আৰু কিছুমান আছে, ধৰক এতিয়া আমাৰ কৃষকে উলিওৱা এটা আছে, গান্ধী পোকৰ কাৰণে মৰা ভেকুলি, যদি ভেকুলি মৰি আছে ধৰক, সেই মৰা ভেকুলিটো যদি আমি এটা বাঁহৰ জেঙত পুতি থৈ দিয়ে, সেই গান্ধী পোকবিলাক সেই মৰা ভেকুলিৰ ফালে আকৰ্ষণ হ'ব, তেতিয়া আমাৰ পথাৰত নাযাব। আৰু এটা কিছুমান কৃষকে আমাৰ লোৱাৰ আছামৰ ফালে, বিশেষকৈ পাঠশালাৰ ফালে আমি দেখিছোঁ কি কৰে, গান্ধী পোকটো কেইটামান গান্ধী পোক লৈ আহিব, আহি পেলাই পিচি ল'ব, পিচি লৈ পানীত গুলি ল'ব, লৈ পেলাই সেই গান্ধী এটা গোন্ধ ল'ব নহয়, সেই পানীখিনি স্প্ৰে কৰি দিয়ে, দিলে কি হয়, গান্ধী পোকে ভাবে চাগে ইয়াত আমাৰ কোনোবা আলহী আছে, গতিকে মই নাযাওঁ তাতে, বুজিছেনে, ঠিক তেনেকুৱা হৈ পেলাইও আপোনাৰ কিছুমান কেতিয়াবা গান্ধী নাহে, ঠিক তেনেকুৱাকৈ আমি পোকবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, বিভিন্ন উপায় আছে তেনেকুৱা। আৰু আপোনাৰ ঔষধৰ কাৰণে ধৰক আমাৰ ট্ৰাইকোডাৰ্মা বুলি এটা ঔষধ আছে, জৈৱিক ঔষধ কীটনাশক, সেইটো দিলে আমাৰ কিছুমান বেমাৰ আজাৰ মানে ব্লাষ্টৰ পৰা হাত সাৰিব পাৰে। চিউডোমোনাছ ফ্লোৰেচেন্স বুলি এটা বেক্টেৰিয়া আছে, সেইটো বজাৰত উপলব্ধ হয়, সেইটো আমাৰ 5 গ্ৰাম 1 লিটাৰ পানীত মিহলাই যদি স্প্ৰে কৰে, তেতিয়াও আপোনাৰ বিভিন্ন ৰোগৰ পৰা আমি ঔষধ নিদিয়াকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
1: তো সেয়েহে আজি আপুনি ইমানখিনি সময় আমাৰ কৃষক বন্ধুৰ কাৰণে আগবঢ়ালে, আপোনাক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ এই আলোচনাৰ পৰা ইমানতে বিদায় লৈছোঁ।
0: নমস্কাৰ।
1: নমস্কাৰ। ইমান পৰে বতৰ অনুকূল শালি ধানৰ শস্য ব্যৱস্থাপনা এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে ধুবুৰীত থকা শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ গুণাধ্য কুমাৰ উপমন্যুৱে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ কৃষক শিতান্তি।
2: প্ৰিয় শ্ৰোতা, আজি আমি আহিছোঁ চামগুৰি বাজিয়া গাঁৱলৈ। ইয়াৰে দুজনমান কৃষকক আমি লগ পাইছোঁ আৰু তেখেতসকলে যিসমূহ খেতি কৰি আছে সেই সম্পৰ্কে দুআষাৰ কথা পাতিবলৈ আগবাঢ়িছোঁ। বলকচোন শুনো কথাখিনি। আপোনালোকে কলৰ খেতি কৰিছে নহয়নে বাৰু? কলৰ খেতিৰ বিষয়ে আমি পাতিম, তাৰ আগতে জানি লওঁ আপোনাৰ ঘৰটো ক'ত আৰু আপোনাৰ নামটো কি?
3: এইটো বাজিয়া, আমাৰ ঘৰটো বগামূৰ।
2: বগামূৰ
3: তৈয়বালি।
2: তৈয়বালি, হয়। আপুনিতো বহুদিনৰ পৰাই খেতি কৰি আছে।
3: আমাৰ খেতি কৰা নাই, মোৰ খেতি
2: নাই। এনেই অন্য খেতি বহুদিনৰ পৰাই কৰি আছে, তাৰপিছত এতিয়া ধৰক কলৰ খেতি কৰিছে, নহয় জানো? এই কলৰ খেতিটো সাধাৰণতে কেতিয়া কৰিব লাগে?
3: এতিয়া কৰিব লাগিব,
2: এতিয়া এতিয়াৰ দিনত, এই আষাৰ মাহত বা জেঠ মাহত এনেকুৱাত কৰে,
3: নহয়? বহাগ জেঠ,
2: বহাগ জেঠত কৰে। বহাগ জেঠত প্ৰথমতে মাটিটো ধুনীয়াকৈ চাহ কৰি লয়,
3: কৰি পেলাই
2: তাৰপিছত ৰুই দিব লাগে। এতিয়াতো ধৰক এই কলবিলাকৰ বিভিন্ন ধৰণৰ জাত থাকে, বিভিন্ন, হয়নে বাৰু? মালভোগ থাকে, জাহাজী থাকে, অমৃত সাগৰ থাকে, চেনী কল থাকে, সব কল এইটো সময়তে ৰুৱে নে?
3: এইটো সময়ত এতিয়া বৰষুণ পৰি আছিলে, পানী পৰি আছিলে, এতিয়া আপোনাৰ নবৰে বস্তুটো, বস্তুটো নবৰে, মইতো গুজি যাব, মাঘ পাগলত আকৌ পানী দিব লাগিব,
2: পানী দিব লাগিব। এতিয়া যে কলৰ যেতিয়া পুলিবিলাক আপোনালোকে ৰুৱে,
3: কাটিব লাগিব,
2: এই পুলিবিলাক এনেকুৱা বাগানৰ পৰা খান্দি লৈ গ'লেই হ'ল? ইয়াত যে যিবিলাক মূঢ়া আছে ধৰক,
3: কলটো কাটিলে নিব লাগিব,
2: কাটিলে ইয়াৰ পৰা মূঢ়াবিলাক লৈ গৈ পেলাই বেলেগ জেগাত ৰুব পাৰিব, হয়নে বাৰু? এইটো আপোনালোকৰ অমৃত সাগৰ। এই অমৃত সাগৰ কলটো হ'বৰ কাৰণে এবছৰ সময় লাগে নে তাতকৈ সোনকালে হয়?
3: এক বছৰ লাগিব,
2: এক বছৰ লাগি যায়। তাৰমানে এতিয়া যদি ৰুৱে অহা বছৰ এনেকুৱা দিনত কল হ'ব,
3: হৈ যাব,
2: নহয়নে বাৰু?
3: এইটো পানী দিব লাগিব, সাৰ দিব লাগিব,
2: সেইটোৱে কথাই আমি আপোনাৰ পৰা জানি ল'ম। প্ৰথমতে আমি মাটিখিনি ধুনীয়াকৈ চাহ কৰিলোঁ,
3: তাৰপিছত
2: দেখিছোঁ যে আপোনালোকে প্ৰায় 5 ফুটমান আঁতৰে আঁতৰে কলটো ৰুইছে, নহয়নে বাৰু? লাইন লাইন কৰি পেলাই কলটো ৰুই দিছে। এই ৰোৱাৰ সময়ত আপুনি যিটো সঁচ দিছে ধৰক দেই, তাত ৰুওঁতে কিবা ঔষধ পাতি দিছে নেকি?
3: দিব নালাগে,
2: নহয়। ৰোৱা সময়ত কিবা দিব লাগে নেকি? কি সাৰ দিয়ে কওকচোন?
3: চুপাৰ দিব লাগিব,
2: চুপাৰ দিয়ে,
3: চুপাৰ পটাচ দিব লাগিব,
2: চুপাৰ আৰু পটাচ
3: দি পেলাই গাঁত কান্দি আনি লগাব লাগিব, বুজিছে?
2: হয়। গাঁতটো কিমান ডাঙৰকে খান্দিব লাগে?
3: এইয়া অকমান
2: ধৰক ইমানটো আৰু, তাৰমানে ধৰক ডেৰ ফুটমান এটা ডাঙৰ গায়ে গাত এটা খান্দি পেলাই তাত লগাই দিব লাগে, আৰু লগাওঁতে তাত পটাচ দিয়ে আৰু চুপাৰ দিয়ে, চুপাৰ ফচফেট, নহয়? এইকেইটা সাৰ দি পেলাই আপোনালোকে লগাই দিয়ে, আৰু তাৰপিছত
3: গোবৰ দিব লাগিব,
2: আৰু গোবৰো দিব লাগিব, ন?
3: গোবৰ বস্তুটো সোনকালে হ'ব,
2: সোনকালে হ'ব,
3: আৰু ফাগুন চ'ত মাহত পানী দিব লাগিব,
2: ন? ফাগুন চ'ত মাহত যেতিয়া শুকান দিনত তেতিয়া অলপ পানী দিব লাগে, নহয় জানো?
3: পানী দি আকৌ সাৰ দিব লাগিব,
2: তেতিয়া আকৌ সাৰ দিব লাগে। আকৌ কি সাৰ দিয়ে?
3: এই ইউৰিয়া দিব, চুপাৰ দিব,
2: ইউৰিয়াও দিয়ে, ইউৰিয়া আৰু চুপাৰ, এই দুটা সাৰ দি দিয়ে। দিলে সিহঁত ডাঙৰ হৈ যায়, ডাঙৰ হৈ যোৱাৰ পিছত
3: যেতিয়া
2: ওলাবৰ হয়
3: পুলিবিলাক কাটিব লাগিব,
2: তাত আমি দেখিছোঁ আপোনালোকৰ যিখন বাগান আছে
3: কাটি দিব লাগিব,
2: শুকান পাতবিলাক কাটি দিব লাগিব, আৰু যিবিলাক পুলি আহে, বহুত পুলি হয়তো, সেই পুলিবিলাক কাটি পেলাই খালি এজোপা গছেই ৰাখিব লাগিব, হয়নে? এইখিনি ৰাখি
3: দিয়া পিছত
2: তেতিয়া নি পেলাই বেলেগত ৰুব পাৰিব। এতিয়া মোক কওক যে এই কলৰ সাধাৰণতে কিবা বেমাৰ আজাৰ হয় নেকি? এই যে কলবিলাকৰ দেখো গাত অলপ কোলা কোলা নিচিনা এটা দাগ পৰে যে
3: কলবিলাকৰ
2: দোকানত ক'লে
3: তেওঁলোকে
2: দি দিব, আৰু এইটো ঠাণ্ডা দিনত বেছিকে হয়, কলটো অলপ কোলা কোলা পৰে নেকি? আৰু গৰমৰ দিনত যিবিলাক কল ওলায় সেইবিলাকত কিন্তু ইমান তেনেকুৱা নহয়, হয়নে? এই মুঠতে এবছৰৰ কাৰণে এই হেৰিটো খেতিটো কৰিব পাৰি,
3: নহ'ব, যত্ন কৰিব লাগিব,
2: যত্নটো কৰিবই লাগিব,
3: সাৰ দিব লাগিব, গোবৰ দিব লাগিব, পানী দিব লাগিব।
2: এতিয়া আপুনি এইটো
3: কলগছটো যেনেকে পৰি আগত ঢাক কিনিব লাগিব, লগাই
2: দি পেলাই যাতে পৰি যাব নোৱাৰে তেনেকে ঢোকা দি পেলাই ৰাখিব লাগিব, হয়নে? এইখিনি কাম কিন্তু নিজে কৰিব লাগিব। আৰু এটা, এতিয়া ধৰক এই গোটেই মাটিখিনি আপুনি কৰিছে, এইখিনি কিমানমান মাটি হ'ব, দুকঠামান হ'বনে?

0: এতিয়া
1: গুটি বিলাক যে আপুনি ইয়াত দিছে, ইয়াত দিওঁতে এটা এটা ধৰক ঢাপ কৰি দিছে, ঢাপ কৰি দি পেলাই তাত মালচিং দি দিছে, মালচিং দি তাত ফুটা কৰি কৰি তাত গুটিবিলাক দি দিছে, আৰু গুটিবিলাক ডাঙৰ হোৱাৰ পিছত লাহে লাহে আপুনি ওপৰত হেণ্ডালি দিছে আৰু তাত এনেকুৱা ষ্টিক বিলাক বাঁহৰ এনেকুৱা হেৰিবিলাক দি দিছে, কষ্ট আছে।
2: ইমান পৰে চামগুৰি বাজিয়া গাঁৱৰ এগৰাকী কৃষক তৈয়বালীৰ সৈতে থলিতে বাণীবদ্ধ হোৱা কথোপকথনটি শুনিলে। এই কথোপকথনটি যুগুতাই আগবঢ়ালে আমাৰ প্ৰতিনিধি ডম্বৰুধৰ গোস্বামীয়ে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। অসমৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। আইচিচি মহিলা টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। চলিত বৰ্ষৰ US Open বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ

কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুডাই অকেমটোক 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে। 33 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে 2খন খেলত মুখামুখি হৈছিল আৰু উভয়ে 1খনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেবিকা সিহাক ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোফাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে প্ৰজন্মা চহৰীয়াই প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ 1টা দিনৰ 1 সময়তে। নমস্কাৰ।

0: ক্ৰীড়াবাৰ্তা শুনিলে আকাশবাণী গুৱাহাটীৰ মহাপাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাপাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
2: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
1: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
2: তেন্তে সঠিক নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
2: আপুনিতো বচাই দিলে বাইদেউ,
1: কামৰ পৰা নহয়।
3: আৰবিআইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিডবেক লাগে? তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
5: কাৰেক্ট।
4: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
3: আৰবিআই কয়
6: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰবিআই অম্বুডছমেন।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, মন্ত্ৰী ডাঃ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন, পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক পিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেণ্টৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগি ব্লক পইণ্টত চিচি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেণ্ট, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেণ্ট চাপৰি, ডিমৌ আদি অঞ্চলত অবৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজহচক্ৰৰ 181খন আৰু চিচিবগাঁও ৰাজহচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবগাঁও ৰাজহচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
0: ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্থসকলক প্ৰয়োজনীয় অনুসৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকত উদ্ধাৰ অভিযান, আশ্ৰয় শিবিৰৰ ব্যৱস্থা, সাহায্য বিতৰণকে ধৰি ভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: জীৱনৰ নিৰাপত্তাটো আমাৰ সকলোতকৈ ডাঙৰ কথা, সেইকাৰণে আমি যাতে সকলো নিৰাপত্তা দিব পাৰে তাৰ বাবে আমাৰ স্কুলসমূহলৈ নিৰাপত্তা অনা হৈছে আৰু আজিৰ পৰা আমাৰ ৰিলিফ দিয়া আৰম্ভ কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ হস্ত হৈ আছে আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিসমূহ গাঁৱৰ ভিতৰলৈ হোৱাৰ বাবে আমাৰ যথেষ্টখিনি সুবিধা আছে। আমাৰ ইয়াত তেনেধৰণে আমি ভাবিছোঁ ডাউন স্কিমত বহুতখিনি হ'ব বুলি আমি সষ্টম হৈ আছোঁ। যিকোনো বিপদৰ পৰা আজি ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰোঁ আমি দুইজন মন্ত্ৰী, বিধায়ক, সাংসদৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া আহিছে, সকলোৱে মিলি আমি ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমি সকলো সষ্টম হৈ আহিছোঁ।
0: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
3: মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্রান্ত অঞ্চল আছে সেই অঞ্চলসমূহ যাতে প্রি ফ্লাড ম্যানেজমেন্ট আমি গোটেই বিষয়খিনি চোয়া চিতা করে জনসাধারণের সা সম্পত্তি জীবন ইত্যাদি সমূহ যাতে অধিক ক্ষয়ক্ষতি নহয় তার কারণে প্রি মেজার হিসাবে আজি আমি শিবসাগর জেলার বিশেষভাবে এই দিশাংমুখ দিশমুখ এই অঞ্চলসমূহ আমি পরিভ্রমণ করবলে আছো স্থানীয় রাইজর লগত আমি কথা বতরা মিলিত হয়েছো জেলা প্রশাসনের সকল বিষয়ববী আর রিলেটেড ডিপার্টমেন্টের সকল বিষয়ববী সকল আমার লগত আছে।
0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি বিত্তমন্ত্রী জয়ন্ত মল্লবরুয়ার উপস্থিতিত পরিবেশ আর বন বিভাগ তথা বিত্ত বিভাগের জ্যেষ্ঠ বিষয়াসকলের সঙ্গে এখন উচ্চ পর্যায়ের বৈঠকত মিলিত হয়। এই বৈঠকত বনজ আর খনিজ সম্পদের রাজ্যের রাজহ বৃদ্ধি করার বাবে ই ট্রেনজিট পারমিট ব্যবস্থার সরলীকরণ জি এস টি ফাঁকি রোধকে ধরে বিভিন্ন বিষয়ত কঠোর ব্যবস্থা লোবলৈ মুখ্যমন্ত্রী সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রী আজি 765 কোটি টাকা ব্যয় সাপেক্ষ গুৱাহাটীৰ আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজৰো বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
4: গুৱাহাটী বিশ্ববিদ্যালয়ের তথ্য প্রযুক্তি বিভাগে আজি গ্রীষ্মকালীন ইন্টার্নশিপ কার্যসূচী 2026 শুভারম্ভ করে। শিক্ষা আর তথ্য প্রযুক্তি বিভাগের মন্ত্রী ডক্টর রণোজ পেগ উদ্বোধন করা এই কার্যসূচীত দেশের বিভিন্ন শিক্ষানুষ্ঠানের মুঠ 280 গৰাকী শিক্ষার্থী অংশগ্রহণ করেছে। কৃত্রিম বুদ্ধিমত্তা, মেশিন লার্নিং, জেনেটিভ AI, নেচারেল ল্যাঙ্গুয়েজ প্রসেসিং, সাইবার সুরক্ষা, কম্পিউটার ভিজন, ডাটা সায়েন্স, মাল্টিমিডিয়া, VFX, AI ফর কগনিশন আর কম্পিউটার হার্ডওয়ার তথা নেটওয়ার্কিং আদি 11টা অত্যাধুনিক বিষয় এই কার্যসূচীত অন্তর্ভুক্ত করা হয়েছে। অনুষ্ঠানত ভাষণ দি মন্ত্রী ডক্টর পেগুয়ে রাজ্যখনত তথ্য প্রযুক্তি আর কৃত্রিম বুদ্ধিমত্তার ক্ষেত্রে শক্তিশালী পরিবেশ গড়ি তোলার সরকার প্রতিশ্রুতিবদ্ধ বলে মন্তব্য করে।

0: তেওঁ কয় যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই অংশ লৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ ভিত্তিস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ অধিবক্তাই অভিনেতাগৰাকীক জেৰা কৰে। অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত অভিনেতা শ্ৰীশৰ্মাক পুনৰ আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। আজি সাক্ষ্য প্ৰদান সন্দৰ্ভত অভিনেতাগৰাকীয়ে এইদৰে কয়।
1: এই 4 দিনতটো আটাইতকৈ বেছি সময় লাগিলে অমৃত প্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃত প্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব, আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব।
0: ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয় পঞ্জীয়ন আৰু সেৱাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণ বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকীয়ে পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় 2 ঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগত ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয় আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱা অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপ শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপিৰ ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিট

0: ভিতৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়া শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্যবৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে।
1: এন টি পি চি বঙাইগাঁৱে কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত বানপ্ৰৱণ আৰু দুৰ্গম নৈপৰীয়া অঞ্চলত স্বাস্থ্যসেৱা সুলভ আৰু উন্নত কৰাৰ লক্ষ্যৰে তিনিখন নাও এম্বুলেন্সৰ সেৱা মুকলি কৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত দুৰ্গম অঞ্চলৰ লোকসকলে জৰুৰীকালীন অৱস্থাত স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব। বি টি চিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী আৰু চালাকাটি সমষ্টিৰ এম চি এল এ মুন ব্ৰহ্মই এই সেৱাৰ শুভাৰম্ভ কৰে। 20 লাখ টকা ব্যয় সাপেক্ষে এই নাও এম্বুলেন্সকেইখনত অত্যাৱশ্যকীয় ঔষধ আৰু জৰুৰীকালীন চিকিৎসাৰ সুবিধা আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট সমাজকৰ্মী তথ্যচিত্ৰ পৰিচালক বিলাচীপাৰাৰ হাকামা শাখা সাহিত্য সভাৰ উপসভাপতি আজাদ চৰকাৰৰ আজি পুৱতি নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। বিলাচীপাৰা মহকুমা গ্ৰন্থাগাৰৰ এগৰাকী অগ্ৰণী পাঠক চৰকাৰৰ মৃত্যুত গ্ৰন্থাগাৰৰ পাঠক সমাজে গভীৰ শোক প্ৰকাশ কৰি দিয়া এখন বিজ্ঞপ্তিত কয় যে আজাদ চৰকাৰৰ উদ্যোগতে বিলাচীপাৰাত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ় লৈ উঠিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। মন্ত্ৰী ডাঃ অনুজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত।

আকাশবাণী নগাঁও। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ কাইলৈৰ অনুষ্ঠান পৰিচিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হ'ব পুৱা 5:55। 6:00 হিন্দীত বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিবলৈ পাব 6:15। 6:30 কৃষি আলোচনা, তাৰপিছতেই গান্ধী প্ৰসংগ শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্ৰভাত শুনিবলৈ পাব 7:15। 7:30 মূৰ্ছনা, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 9:00 পৌৰাঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। আপুনি বিচৰা গীত শুনিবলৈ পাব পুৱা 9:20। পুৱা 10:00 শুনিবলৈ পাব সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত প্ৰচাৰ হোৱা বাতৰি শুনিবলৈ পাব ক্ৰমে 11:00, 1:40,

বিয়লি 4 বজাত, 5:15, 6 বজাত, 6:45, 8 বজাত আৰু নিশা 9:25। বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ প্ৰচাৰ কৰা হয় পুৱা 11:05, 12:15, 1:50, 2:30, 3:05, 4:02 আৰু 5:05। দিনৰ 12:00 হিন্দীত বাতৰি, 2:00 মিড ডে নিউজ ইন ইংলিছ আৰু 2:15 মিড ডে নিউজ ইন হিন্দী, বিয়লি 5:00 হিন্দীত বাতৰি, নিশা 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। যুৱ তৰংগ শুনিবলৈ পাব বিয়লি 4:30। মহিলা শ্ৰোতাৰ বাবে প্ৰচাৰিত অনুষ্ঠান আমৈ শুনিবলৈ পাব 5:25। 5:45 নাম শুনিবলৈ পাব, 6:10 কৃষকবাণী। এটি বৃন্দগান শুনিবলৈ পাব 7:05। 7:20 শুনিবলৈ পাব অঞ্জলি ভাগৱতীৰ কণ্ঠদ্যুতি আধুনিক গীত। 7:30 সুৰলহৰী, নিশা 8:02 ক্ষেত্ৰভিত্তিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী। নিশা 9:15 পুৰণি অসমীয়া গীতৰ অনুষ্ঠান, 9:30 আয়তী। এয়াই আছিল আমাৰ কেন্দ্ৰৰ কাইলৈৰ অনুষ্ঠান পৰিস্থিতি।

বৃন্দগীতটি শুনিলে। ৰচনা আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ। এয়া আকাশবাণী নগাঁও।

0: Ella, a Cajpaní. Batori hoite moi Prajanma Sohoria. Etiar pradhan batori homohol. Rastrapati Srimati Draupadi Murmue, aji notun Dilli Rastrapati Bhavanot ditiyo porjayor sahokikotar bata homoh pradan kore. Pradhanmantri Narendra Modiye teor Seychelles bhramanot desh dukhonor major bondhutwopurna somporkot oti guruttwopurna bhumika palon korise boli samajik madhyomjoge prokash korise. হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্শাল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাসনৈ, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহেন্দ্ৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। আফ্ৰিকীয় দেশ ছিছেলছ আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিছেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 50 বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত 50 বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ছিছেলছৰ স্বাধীনতাৰ 50 বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত তেওঁৰ প্ৰতি প্ৰদান কৰা মৰমৰ বাবে ছিছেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনী, দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3-দিনীয়া ছিছেলছ ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হয়। ছিছেলছ ভ্ৰমণৰ 3য় দিনা তেওঁ ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। শ্ৰীমোদীয়ে তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিছেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয় যে ছিছেলছ আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ক এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় 3 দশক পুৰণি সমস্যাৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপ লাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় 580 মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অৰ্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগ বতৰা, পানী অবণ্টন, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদি বিষয়ত আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্রীয় স্বাস্থ্য আর পরিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি করে। ভারতবর্ষৰ স্বাস্থ্য খণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু 2.0, আয়ুষ্মান সাৰথী চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্য খণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা, আন্তঃকাৰ্য দক্ষতা শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গ্ৰহণ ত্বৰান্বিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সম্পদ কেন্দ্ৰৰ তত্বাৱধানত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপসমূহ এখন সুস্থ ভাৰত আৰু ডিজিটেলভাৱে অধিক সবল দেশ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা খণ্ডই স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু পৰ্যাপ্ত কৰি তুলিছে। ইয়াৰ উপৰি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সন্মিলনত অংশগ্ৰহণ কৰি চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। নাগৰিক আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ মাজৰ প্ৰথম যোগসূত্ৰ হিচাপে 1.86 লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাৰ মাজৰ সংযোগ পূৰ্বতকৈ উন্নত কৰিছে বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিশেষকৈ পিছপৰা জিলাসমূহত 23খন নতুন এইমছ আৰু 157খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাও শক্তিশালী কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাবে তথা কৌশলগত গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ দক্ষতা, দায়বদ্ধতা, সময়োপযোগী কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে DRDOলৈ এটা প্ৰতিনিধি দল DFP 2026 নিয়োগ কৰে। শ্ৰীসিঙে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা আৰু প্ৰতিৰক্ষা বাহিনীত প্ৰৱেশৰ সুবিধা সুচল হোৱাৰ উপৰিও প্ৰযুক্তি খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই নতুন পৰিকাঠামোৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উদ্যোগ আৰু শিক্ষা খণ্ডৰ মাজত সহযোগিতা বৃদ্ধি কৰি তোলা হ'ব। প্ৰতিৰক্ষা নিযুক্তিৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে DFP 2026ৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন স্তৰৰ কাৰ্যকাৰিতা অধিক সবলীকৰণ কৰা। সংশোধিত এই পৰিকাঠামোৱে পৰীক্ষামূলক অভিযান, পৰীক্ষা আৰু উন্নয়ন কাৰ্যকলাপ ইত্যাদিৰ বাবে অনুমোদিত বিত্তীয় ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়া বিষয়ত মন্তব্য কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মুৰববী জেনেৰেল এন এছ ৰাজা সুব্ৰমণি, DRDOৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত 8গৰাকী ৰাজ্যসভাৰ সদস্যক শপতবাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাৱৰ বিজেপি নেতা তৰুণ চুখ, গুজৰাটৰ মনসিং মেৰামন পাৰ্মাৰ আৰু জিতেন্দ্ৰ মেঘজিভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ডঃ অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ এন চি পিৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জগত প্ৰকাশ নাড্ডা উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গ'লটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছিচেলছ ভ্ৰমণ দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: আকাশবাণী নগাঁও, এতিয়া শুনক দিগন্ত ভাগৱতীৰ কণ্ঠত দুটি আধুনিক গীত। প্ৰথম গীতৰ কথা কেশৱ দত্তৰ

শ্ৰোতাসকলে ইমান পৰে দিগন্ত ভাগৱতীৰ কণ্ঠ দুটি আধুনিক গীত শুনিলে। ৰচনা আছিল কেশৱ দত্ত আৰু নিত্যা দত্তৰ। আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ সুৰ লহৰী। অনুষ্ঠানৰ প্ৰথমেই শুনক মুকদ্দৰ কা সিকন্দৰ বলছবিৰ এই গীতটি গাইছে কিশোৰ কুমাৰে।

0: अजरे आ जरा लहरा के आ जरा आंखों से दिल में समा अजरे आ जरा लहरा के आ जरा अजरे आ जरा लहरा के आ जरा।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু স্পষ্ট দৃষ্টি এতিয়াৰে পৰা নগাঁৱত উপলব্ধ। চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
3: অকুলাছ আই হস্পিটেল।
2: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
1: পুনৰ কৈছো 6000-67-8383।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
4: অনুষ্ঠানত এইবাৰ উচ্চ অথক বোলছবি শালিমাৰ।

শ্ৰোতাসকলে সুৰলহৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। প্ৰচাৰ হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। অনুষ্ঠানত এইবাৰ এয়া লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকা মূল ছবি এক পল

0: হেৰা, কাইলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDP, GRP, জিংক পানী টেংকিৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
0: লিখিলোঁ 7002286334।
1: বঢ়িয়া।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
1: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
3: সুৰসুৰি অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত প্ৰচাৰ হোৱা মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আনবজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন। মন্ত্ৰী ডঃ অনুজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। মহিলা সবলীকৰণ, দেশপ্ৰেম আৰু অদম্য সাহসৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্যৰে সৰ্বভাৰতীয় চাইক্লিং যাত্ৰা অব্যাহত ৰখা মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেল আৰোহী খেলুৱৈ তথা পৰ্বতাৰোহী আছাম আলব্যই আজি ডিব্ৰুগড়ত উপস্থিত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।
1: আকাশবাণী নগাঁও অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz-ত। আৰম্ভ কৰিছোঁ মোৰ প্ৰিয় গীত। আজি শুনক শিল্পী হৰিদেৱ মহন্তৰ প্ৰিয় গীত।
2: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ মোৰ প্ৰিয় গীত অনুষ্ঠানত মোৰ ভাল লগা কেইটামান গীত আপোনাৰ সকলোলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভাল পাব। বিষ্ণু ৰাভাৰ এটি গীত আপোনাসকলে শুনিছেই, তথাপি শুনিও আমনি নলগা এই গীতটি আপোনালোকে শুনকচোন। ও পূজাৰী আদৰি, এই গীতটি মোৰ ভাল লগা।

বিমূৰ্তমৰ নিশাটি ডক্টৰ ভূপেন হাজৰিকাৰ এটি ভাল লগা গীত। মই এই গীতটি, ইয়াৰ যিটো লেখনি আৰু সুৰ দুয়োটাই মোৰ ভাল লাগে, এই গীতটি শুনি নিশ্চয় আপোনাসকলেও ভাল পাব।

আন এটা গীত কোৰ এজাক সপোন যেন বৰষুণ গাইছে অনিন্দিতা পালে। এই গীতটিৰ সুৰটো আৰু ইয়াৰ লেখনিটো বৰ ভাল লাগে। বিশেষকৈ গীতৰ সুৰটোৱে যেন এজাক বৰষুণ লাহে লাহে নমাই আনিছে, ঠিক এনেকুৱা এটা অনুভৱ হয়। শুনকচোন আপোনালোকে।

তাৰপাছতে আছে আমাৰ অসমৰ এগৰাকী সুৱতী কণ্ঠশিল্পী খগেন মহন্তই গোৱা সোণৰে গোহালো সোঁচৰোৱা খাৰু। এই গীতটি যথেষ্ট জনপ্ৰিয় হৈছিল তেতিয়াই আৰু এতিয়াও জনপ্ৰিয়। আৰু সোণৰে গঢ়োৱা সোঁচৰোৱা খাৰু এতিয়া কোনোবাই হয়তো দেখাও নাই, এই গীতটো শুনি নিশ্চয় আপোনাসকলে ভাল পাব।

আমাৰ অসমৰ লতা মঙ্গেশকাৰ বুলি ক'ব পৰা দীপালী বৰঠাকুৰৰ সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই। এই গীতটি বহুদিন ধৰি শুনি আছোঁ যদিও এই গীতটি শুনি আমনি নলগা বিধৰ, বিশেষকৈ তেখেতৰ কণ্ঠ আৰু গীতটিৰ যি ৰচনা এই কথাবিলাকে মোক বেছ আমোদ দিয়ে আৰু ভাল লগা গীতটি শুনিবলৈ মোক উৎসাহ দিয়ে।

আন এটা মোৰ প্ৰিয় গীত আমোৰ মোৰ শেৱালিৰ গুণ। এই গীতটি মই ব্যক্তিগতভাৱে শুনি থাকোঁ, যেন আমনি নলগা এটি গীত গাইছে লোকনাথ গোস্বামীয়ে, শুনকচোন।

0: আকাশবাণী নগাঁও কেন্দ্ৰৰ মোৰ প্ৰিয় গীত অনুষ্ঠানটিত মোৰ ভাল লগা গীত কিছুমান শ্ৰোতাক শুনাবলৈ পাই মই বেছ সুখী হৈছোঁ। আগলৈকো এনেদৰে প্ৰিয় গীতৰ ভাগ আপোনাসকলক দিবলৈ পুনৰ সুবিধা পাম বুলি আশা কৰিলোঁ। আজিৰ অনুষ্ঠান ইমানতে সামৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে মোৰ প্ৰিয় গীত অনুষ্ঠানত শিল্পী হৰিদেৱ মহন্তৰ প্ৰিয় গীত শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক উমাকান্ত বৈৰাগী আৰু সংগীতসকলৰ কণ্ঠত টুকাৰ গীত।

শ্ৰোতাসকলে ইমান পৰে উমাকান্ত বৈৰাগী আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত শুনিলে। আকাশবাণী নগাঁও এতিয়া 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 শুনিবলৈ পাব।

শ্রোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত গাইড বোলছবিৰ দুটি গীত শুনিলে। এই আকাশবাণী নগাঁও, এতিয়া 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নীপানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নীপানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মূৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজিমাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৈনাট্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্যজন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ বাবে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি, জীৱন ইত্যাদিসমূহ যাতে অধিক ক্ষয়ক্ষতি নহয় তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ, দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰাত মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া, ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: চিৰাং জিলাতো আজি 3দিনৰ পিছত নৈসমূহৰ জলস্তৰ কিছু কম হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমানেও জিলাখনৰ 9খন গাঁও বানৰ কবলত আছে। বৰষুণৰ বাবে ভূটানৰ পৰা নামি অহা চম্পাৱতী আই আৰু নাঙল নৈয়ে নৈপৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰে। চিৰাঙৰ বিজনীমহ কুমাৰ, 1 আৰু 2 নম্বৰ শিশুবাৰী, বাঘমাৰা, খজুৰাবগুৰি, ডঙ্গাপেটা আৰু 1 নম্বৰ চৌৰাবাৰী গাঁও সম্প্ৰতি বানৰ কবলত আছে। জিলা প্ৰশাসনে সদৰি কৰা অনুসৰি ইতিমধ্যে আশ্ৰয় শিবিৰ সাজু কৰি ৰখা হৈছে। চিৰাং জিলাত এতিয়ালৈকে 7,783 লোক বানৰ কবলত পৰিছে আৰু 71.6 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 1 জুলাইৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজাতিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 পৰা আৰম্ভ হ'ব। সেইদিনা সাংস্কৃতিক অনুষ্ঠানৰ মাজতে আকাশবাণী গুৱাহাটীৰ আকাশী আলোচনীখনো উন্মোচন কৰা হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন আৰু ছেবাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংগঠিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণা বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকীয়ে পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় 2 ঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগতে ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
2: আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ প্ৰথমেই শুনক উস্তাদ বিলায়ত খানৰ চিতাৰত ৰাগ মিশ্ৰ মন্দ। তবলা সংগত কৰিছে উস্তাদ জাকিৰ হুছেইনে।

শ্ৰোতাসকলে ইমান পৰে উস্তাদ গোলাম মুস্তাফা খাৰ কণ্ঠত ঠুমৰি শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। আকাশবাণী নগাঁও, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বাজিছে। আমাৰ যি অনুষ্ঠান প্ৰচাৰৰো ইমানতে অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আজিৰ অনুষ্ঠান প্ৰচাৰত মোৰ সৈতে প্ৰচাৰণ কক্ষত হিৰণ্য প্ৰভা দিহিঙীয়া আৰু নিয়ন্ত্ৰণ কক্ষত আছিল হিমশেখৰ বৰুৱা আৰু পি কে ৰাজা। মই কুলদীপ শইকীয়া ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।

প্ৰচাৰণ কক্ষত হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু নিয়ন্ত্ৰণ কক্ষত আছিল হিমশেখৰ বৰুৱা আৰু পি কে ৰাজা। মই কুলদীপ শইকীয়া ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।